নমস্কার, সুপ্রভাত প্রিয় শ্রোতা, এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনিছে মহাবাহুর পৰা। আজি বৃহস্পতিবার, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 9 দিন, 1948 শকাব্দৰ ভাদৰ 5 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 27 তাৰিখ। এতিয়া সময় পোৱা 5:33 আৰু 55 ছেকেণ্ড গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টছত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এতিয়া আমাৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে দেৱাশীষ ৰাজকুমাৰ আৰু সুশান্ত দত্ত। নিয়ন্ত্ৰণ কক্ষত আছে ধীৰাজ বৈশ্য, কৌস্তভ দাস, নিখিল শৰ্মা আৰু অমলেশ কলিতা। এফ এম ট্ৰান্সমিটাৰত আছে সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু মৃগাংক কৃষ্ণত্ৰেয়। অন্যান্য দায়িত্বত ডিউটি ৰুমৰ সহায়কাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই প্ৰেৰণা খনিকৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। বন্দনা।

0: and Rasuwa districts. 19 motorable bridges have been washed away. Prime Minister Narendra Modi will address the Khelo India dialogue today through video conferencing. Organized by Mera Yuva Bharat or My Bharat as part of the National Sports Day 2026 celebrations, the program will be conducted across the country with participation of youth at two colleges in every district across states and union territories. It will bring together sports, youth leadership, civic responsibility, volunteering, fitness and nation building on a common platform, providing a direct channel for young people to engage with the country's sporting ambitions while ensuring that their ideas and perspectives become part of the continuing conversation on India's youth and sports ecosystem. Government has commenced calibrated and targeted release of onions from the buffer stock to ensure adequate availability and moderate seasonal price pressures in the coming months. The Ministry of Consumer Affairs, Food and Public Distribution said that onion availability is comfortable to meet domestic demand in the coming months, as estimated production of onion for 2025-26 is over 307 lakh metric tons. And that is the end of this news bulletin.
1: Medium of horse are you heard of homic pass meter or ephemeral echoic to homic soy megahertz? ইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো মুকুতা মালা।
2: সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীয়ে কৰ্তব্য পালন নামৰ এটি প্ৰবন্ধত লিখিছিল, সন্তোষ লাভ কৰিবলৈ কৰ্তব্য পালন এটা প্ৰধান পথ। কৰ্তব্য পালন দেখাত কঠিন কাম, কিন্তু তাক অভ্যাস কৰিবলৈ আমি সাজু হ'লেই সি উজু হৈ পৰে। অভ্যাস কৰ্তব্য পালনৰ ডাঙৰ সহায়। অভ্যাসৰ বলত আমি নভবা নিচিন্তা কৰি বহুতো কাম কৰি যাওঁ। তাৰে পৰা আমাৰ আৰু লগতে আমাৰ পৰিয়ালৰ তথা আত্মীয় স্বজনৰো জীৱন যাত্ৰা বহুতো পৰিমাণে সহজ হৈ পৰে। তাৰ ফলত যিবোৰ কামত আমাৰ চিন্তাৰ আৰু বিবেচনাৰ আৱশ্যক, সেইবোৰ কামত আমি বিশেষ মনোযোগ দিবলৈ পাৰগ হওঁ। সহজ অভ্যাস গঠন কৰ্তব্য পালনৰ এটা উপায়। সহজ অভ্যাস গঠন কৰিবলৈ যথেষ্ট প্ৰয়াস পাব লাগে। সৰুকালৰে পৰা সহজ অভ্যাসৰ চৰ্চা কৰিব লাগে, কাৰণ অভ্যাসৰ প্ৰকৃতি পানীৰ দৰে। বান্ধ বান্ধি থলে পানী নাযায়। সামান্য ৰেখা এটা দাগ দি দিলে পানী অলপমান যায়। যিমানে পানী যায় তিমানে সেই দাগটো বহল আৰু দ হৈ গৈ থাকে। পাছলৈ সেই বাটেদি পানী অবাধে গৈ থাকে। টান বা অৰুচিকৰ কামো তদ্ৰূপ। এবাৰ কৰিলে পাছৰ বাৰলৈ সেই কাম কৰা সহজ হয়, শেষত সেই কাম অভ্যস্ত হয়। তাৰ বাবে কোনো চিন্তাৰ বা পৰিশ্ৰমৰ আৱশ্যক নকৰে। সহজ অভ্যাস এইদৰে আৰ্জিব লাগে। বেয়া অভ্যাসতো এই উপমা ৰজে। এতেকে বেয়াৰ ফালে প্ৰথম দাগটো কাটিলেই সাৱধান হ'বা, তেতিয়াই তাক পূৰাই দিবা। হেলা সহজ অভ্যাস গঠনৰ শত্ৰু। এবাৰো হেলা নকৰিবা। ভাল অভ্যাস গঠনলৈ মন কৰি কোনো চলতে তাৰ ব্যতিক্ৰম হ'বলৈ নিদিবা। বেজি সোমাবলৈ বাট পালে সেই বাটেদি ক্ৰমে ক্ৰমে প্ৰকাণ্ড বৃক্ষও সোমাব। এতেকে বেজিৰ বাটতে বিন্ধাত বাধা দিবা। কৰ্তব্য পালনৰ আৰু এটা উপায় নিষ্ঠা। যি কাম কৰিব লাগে তাক নিষ্ঠাৰে কৰিব লাগিব এনে ভাৱ ল'বা। যিমান দুখ নহওক, শাৰীৰিক বা মানসিক, যিমান বিপদ নহওক, কৰিবলগীয়া কাম কৰিহে এৰিবা। ইয়াৰ বাবে মনৰ দৃঢ় বল লাগে, সিও অভ্যাসৰ দ্বাৰা পাব পাৰিবা। অনেক সৰু কথাত আমি কৰ্তব্যৰ পৰা পিছলি পৰোঁ। স্কুললৈ যাব লগা সময়ত বৰষুণ হ'লে স্কুললৈ নাযাওঁ। বজাৰ কৰিবলৈ যাব লাগে, আজি নকৰোঁ কালিলৈ কৰিম। চিঠি এখন লিখিব লাগে, মই নিলিখোঁ, মোৰ ভাইটোৱে লিখক। এনেবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্তব্যও

0: হেলাৰ উদাহৰণ। এনেবিলাক ক্ষুদ্ৰ হেলাই চৰিত্ৰ গঠনৰ বেৰাত বেজি সুমাবলৈ বাট দিয়ে, তেনে বাট নিদিবা। নিষ্ঠাই মনত বল দিব, কোনো বাধালৈ বাধা বুলি নগণিবলৈ চাবা। অৱশ্যে অসংখ্য বাধা পাবা, তেতিয়া তাক বিবেচনা কৰি অসংখ্য বুলি মানি লোৱা। কি কৰ্তব্য কি অকৰ্তব্য তাকো জানিব লাগে, তাৰ অৰ্থে উপদেশ বা শিকনিৰ তিমান আৱশ্যক নাই। আমাৰ সকলোৰে এটা সহজ বিবেচনা আছে, ইংৰাজীত কমন চেন্স বুলি কয়। আমাৰ সহজ বিবেচনা মতেই প্ৰায় প্ৰত্যেক ক্ষেত্ৰতে কৰ্তব্য আৰু অকৰ্তব্যৰ ভেদ বুজি পাওঁ। কোনো কোনো ক্ষেত্ৰত বিশেষ বিবেচনাৰ আৱশ্যক কৰিব, তেতিয়া বিজ্ঞ বয়োজ্যেষ্ঠ আৰু বিশ্বাসী গুৰুজনক আৰু অন্তৰংগ বন্ধুজনক পৰামৰ্শ কৰিব পাৰি। তেতিয়াও কিন্তু নিজৰ বিবেচনাৰ ওপৰত বেছি কৰি নিৰ্ভৰ কৰিব লাগে। মুঠে সাৱধান হবা যেন নিজে নিজক ফাঁকি নিদিয়া, অৰ্থাৎ কষ্টকৰ, অসুবিধাজনক, হানিকাৰক ইত্যাদি ভাৱৰ দ্বাৰা অনুভাৱিত হৈ অকৰ্তব্যক কৰ্তব্য বা কৰ্তব্যক অকৰ্তব্য বুলি নাভাবা।
1: আজিৰ মুকুতামালাৰ কথাখিনি শৰৎ চন্দ্ৰ গোস্বামীৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবাঢ়িছো বিনীতা ভূঞা আৰু সংগীবৃন্দৰ কণ্ঠত চিয়া গীত।

বিনীতা ভূঞা আৰু সংগীবৃন্দৰ কণ্ঠত চিয়া গীতকেইটি শুনিলে। সংগীসকল আছিল বেফুলা নাথ, মহেশ বৰুৱা, কেশৱ বৰুৱা, চম্পক চন্দ্ৰ বৰুৱা, ইমৰাণ আলী, ডালিমী চহৰীয়া নাথ আৰু সোণাৰাম হাজৰিকা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো ভজন। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো লতা মংগেশকৰ আৰু সংগীবৃন্দৰ কণ্ঠত দো আখে বড়া হাত ছবিখনৰ পৰা এটি ভজন।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মহম্মদ ৰফি আৰু সংগীবৃন্দৰ কণ্ঠৰেদি ভজন। ভজনটি শুনোৱা হওক নয়া ৰাস্তা ছবিখনৰ পৰা।

হিন্দী ছবিৰ ভজন কীৰ্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটী, অনুষ্ঠান শুনিছে মহাবাহুৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টছত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত। অনুষ্ঠান পৰিস্থিতি।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত অসমৰ অস্থানীয় আগ্ৰাসী উদ্ভিদবোৰৰ বিষয়ে কিছু চিন্তা চৰ্চা। এই শীৰ্ষক এটি আলোচনাত ভাগ ল'ব অধ্যাপক নমিতা নাথ আৰু অধ্যাপক নীলাক্ষী দেৱীয়ে। অনুষ্ঠানটিৰ আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষকবাণীত ৰবি খেতিৰ প্ৰস্তুতি আৰু ইয়াৰ ব্যৱসায়িক দিশ, এই সন্দৰ্ভত কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব নিপমজ্যোতি দত্ত আৰু শিৰোমণি ফুকন। লাইভ ফোন ইন অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

দিনৰ 4:30 বজাত আইদুৰ বুলনি অনুষ্ঠানত জল সংৰক্ষণ আৰু আমাৰ ভৱিষ্যত এই বিষয়ে বিজ্ঞানী ডক্টৰ স্বপ্না দেৱীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ পৰিণীতা শইকীয়াৰ। বিয়লি 5:25 বজাত হিন্দী কথিকাৰ অনুষ্ঠান। 5:45 বজাত শিক্ষকৰ বাবে প্ৰচাৰিত অনুষ্ঠানত অনিল বৰাৰ কথিকা শিক্ষকতা আৰু বৃত্তিগত নীতি। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত ভাদৰ সুৰভি শীৰ্ষক এখনি আলেখ্য আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান আগবঢ়াব প্ৰভাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। আজি পুৱা অনুষ্ঠানটি প্ৰচাৰৰ সময় 7:15। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত যোগেশ ভৰালীৰ বিষয়ে যুগুতোৱা বিশেষ অনুষ্ঠান। 8:30 বজাত গীতিমালিকাৰ শিল্পী গায়ত্ৰী হাজৰিকা, পদ্মনাভ বৰদলৈ, মধুমিতা বৰা ভট্টাচাৰ্য, গোলোক বৰ্মন আৰু জেবিন চুলতানা। 9:15 বজাত জিলাৰ ৰেহৰু। 9:20 বজাত লাইভ ফোন ইন কল্পতৰু। 10:00 বজাত মাটিৰ গান। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমাং।

11:05 পৰাগমালা লাইভ, 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, 1:10 আৰু 7:45 আধুনিক গীতৰ অনুষ্ঠানৰ শিল্পী মৃণালিনী বৰবৰা। ওজাপালিৰ অনুষ্ঠান আগবঢ়োৱা হ'ব 1:20, পৰিৱেশন কৰিব টিকেন্দ্ৰ চন্দ্ৰ ৰায় আৰু সংগীবৃন্দই। 1:50 বিউটি শৰ্মা বৰুৱাৰ কণ্ঠত ভজন। 6:40 আৰু 7:05 হেমেন হাজৰিকা আৰু কীৰ্তিকমল ভূঞা ৰচিত বৃন্দগান। বিয়লি 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ মুক্তা বিশ্বাসৰ কথিকা সংস্কৃত সাহিত্যে কৃষ্ণা। 7:30 পূবালীৰ সুৰত নৰেন্দ্ৰ ফাংচুৰ কণ্ঠত কাৰ্বি গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 9:30 গজলৰ অনুষ্ঠান, 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ নাছিৰ আহমেদৰ কণ্ঠত ৰাগ দৰবাৰী কানাড়া শুনিবলৈ পাব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: গ্রহাণু বা এস্টেরয়েড, তৃতীয় খণ্ড। পৃথিৱীৰ ওচৰৰ গ্ৰহাণুবোৰ চিনাক্ত কৰা, এইবোৰৰ কক্ষপথ নিৰ্ণয় কৰা, ইহঁতৰ আলোকচিত্ৰ গ্ৰহণ কৰা, এইবোৰে পৃথিৱী পৃষ্ঠত খুন্দা মৰাৰ সম্ভাৱনা সম্পৰ্কে আৰু ইহঁতৰ আকাৰ, আকৃতি, সংযুক্তি আদি নিৰ্ণয় কৰাৰ বাবে ইতিমধ্যে বিভিন্ন গৱেষণা আৰম্ভ হৈছে। পৃথিৱীৰ দিশত তীব্ৰ বেগেৰে আহি কেতবোৰ এষ্টেৰয়েডে পৃথিৱীবাসীক বিভিন্ন সময়ত সচকিত কৰি আহিছে। তেনে 10টা এষ্টেৰয়েডৰ ভিতৰত 10ম স্থানত আছে 99942 এফোফিছ। 2004 চনত এই নতুন এষ্টেৰয়েডটোৱে পৃথিৱীবাসীক বাৰুকৈয়ে ভয় খুৱাইছিল। 370 মিটাৰ ব্যাসৰ এফোফিছ পুনৰ 2029 চনত পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব। ইয়াৰ পৃথিৱীৰ সৈতে সংঘাত হোৱাৰ সম্ভাৱনা 3%। 9ম স্থানত আছে 2001 WN5। 0.5 মাইল ব্যাসৰ এই এষ্টেৰয়েডটো 2028 চনত পৃথিৱীৰ পৰা 155,000 মাইল দূৰত্বৰে পাৰ হৈ যাব। ইয়াক খালি চকুৰেও দেখিবলৈ পোৱা যাব। 8ম স্থানত আছে 2000 W0107। সৌভাগ্যক্ৰমে ই বৰ সোনকালে পৃথিৱীৰ ওচৰলৈ নাহে। 2000 চনত আৱিষ্কাৰ হোৱা এই এষ্টেৰয়েডটোৰ দৈৰ্ঘ্য 510 মিটাৰ আৰু 2140 চনত ই পৃথিৱীৰ ওচৰ চাপিব। কোনো কোনো বিশেষজ্ঞই কয় 2000 W0107 পৃথিৱী খুন্দা নমৰালৈকে পৃথিৱীৰ সভ্যতা সুৰক্ষিত থাকিব। এনে ভয়াৱহ এষ্টেৰয়েডৰ 7ম স্থানত আছে 1999 AN10। 0.6 মাইল দৈৰ্ঘ্যৰ এই এষ্টেৰয়েডে পৃথিৱীৰ পৰা 242,000 মাইল দূৰত্বৰে পাৰ হৈ যাব। অৰ্থাৎ পৃথিৱী আৰু চন্দ্ৰৰ দূৰত্বৰ সমান দূৰত্বৰে ই পাৰ হৈ যাব। ইতিমধ্যে ই 1946 চনত পৃথিৱীৰ পৰা 580,000 মাইল দূৰত্বৰে পাৰ হৈ গৈছিল। 6ম স্থানত আছে 2004 FH আৰু 2004 FU162। এই দুটা এষ্টেৰয়েডে 2004 চনত 2 সপ্তাহৰ ভিতৰত পৃথিৱীক প্ৰায় খুন্দা মাৰিবলৈ লৈছিল। ভাগ্য ভাল যে ইহঁতৰ আকাৰ কেৱল 6 মিটাৰ আছিল আৰু পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি ইহঁত জ্বলি যায়। 5ম স্থানত আছে 1972 গ্ৰেট ডে লাইট ফায়াৰবোল। 1972 চনৰ 10 আগষ্ট তাৰিখে এই এষ্টেৰয়েডটো 35 মাইল দূৰত্বৰে পাৰ হৈ গৈছিল। বেগ আছিল কেৱল 7 মাইল প্ৰতি ছেকেণ্ডত। ই পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি প্ৰায় 100 ছেকেণ্ড কটায় আৰু তাৰপিছত ই পাৰ হৈ যায়। এলবাৰ্টা, কানাডা আদি দেশৰ পৰা ইয়াক অগ্নিপিণ্ডৰ দৰে দেখা পোৱা যায়। ই পুনৰ 1977 চনত পৃথিৱীৰ ওচৰেৰে পাৰ হৈ গৈছিল। 4ম স্থানত আছে হাইকুটাকে ধুমকেতু। 1996 চনত ইয়াক খালী চকুৰে দেখা পোৱা গৈছিল। এই ধুমকেতু প্ৰায় 2.6 মাইল দীঘল আছিল। পৃথিৱীৰ সৈতে ইয়াৰ সংঘাত হোৱাহেঁতেন এক ডাঙৰ বিপদ হ'লহেঁতেন। ইয়াক পুনৰ 70,000 বছৰ পাছত দেখা পোৱা যাব। 3ম স্থানত আছে চেলিয়াবিংছ উল্কাপিণ্ড বা চেলিয়াবিংছ মেটিয়ৰ। 2013 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে ৰাছিয়াৰ চেলিয়াবিংছ অব্লাষ্ট নামৰ নগৰখনৰ নাগৰিকে দেখিলে যে আকাশৰ পৰা বহু উল্কাপিণ্ড সৰি পৰিছে আৰু কেতবোৰৰ মাজ আকাশতে বিস্ফোৰণ ঘটিছে। আকাশত দেখা এই বিস্ফোৰণসমূহ তাৰ নাগৰিকসকলৰ বাবে এক কল্পচিত্ৰৰ কাহিনীৰ নিচিনা আছিল। এই ঘটনাত কোনো মানুহৰ মৃত্যু নহ'লেও বহু সা সম্পত্তিৰ লোকচান হৈছিল আৰু প্ৰায় 1500 মানুহ আঘাতপ্ৰাপ্ত হৈছিল। 2ম স্থানত আছে টানগুস্কা ইভেণ্ট। মানৱ জাতিয়ে সৰ্ববৃহৎ সংঘাতৰ সন্মুখীন হোৱা এটা ঘটনা হ'ল টানগুস্কা ইভেণ্ট। 1908 চনৰ 30 জুন তাৰিখে ৰাছিয়াৰ পূব চাইবেৰিয়ানৰ আকাশত প্ৰায় 190 মিটাৰ দৈৰ্ঘ্যৰ এটা উল্কাপিণ্ড বিস্ফোৰণ ঘটে। বৰ্তমানলৈ তালিকাভুক্ত হোৱা এইটোৱে সৰ্ববৃহৎ শক্তিশালী উল্কাপিণ্ডৰ বিস্ফোৰণ। জনামতে হিৰোশ্বিমাৰ পাৰমাণৱিক বোম বিস্ফোৰণতকৈও ই বেছি শক্তিশালী আছিল। অৱশ্যে ভাগ্য ভাল ই কোনো জনবসতিপূৰ্ণ এলেকাত পৰা নাছিল। ইয়াৰ ফলত 80 নিযুত গছ পুৰি ভস্ম হৈছিল আৰু 38 বৰ্গ মাইল বননিৰ বিনষ্ট হৈছিল। বৰ্তমানলৈকে এনে ভয়াৱহ এষ্টেৰয়েডৰ 1ম স্থানত আছে চিক্সুলাপ সংঘাত। চিক্সুলাপ সংঘাতে এতিয়ালৈকে তালিকাভুক্ত হোৱা আটাইতকৈ ভয়াৱহ সংঘাত। বিশেষজ্ঞসকলে মত পোষণ কৰে যে

0: যে নিযুত বছৰ আগতে এই সংঘাতৰ ফলতে ক্ৰিটেচিয়াছ যুগৰ অৱসান ঘটে। সাতৰ পৰা পঞ্চাছ মাইল ব্যাসৰ এই এষ্টৰয়েডটোৱে যি খালৰ সৃষ্টি কৰিছিল তাৰ নাম দিয়া হয় চিক্সুলুপ খাল বা চিক্সুলুপ ক্ৰেটাৰ। সেই সময়ত পৃথিৱীত বাস কৰা ডাইনছৰছবিলাক কিমান যে দুৰ্ভগীয়া আছিল, এই সংঘাততে সিহঁত নিঃশেষ হৈ যায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
4: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
5: Our voice gets you heard everywhere.

0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই মঞ্জিত গগৈ। প্ৰধান বাতৰিসমূহ হ'ল, নেপালত কালি হোৱা আকস্মিক বানৰ ফলত কমেও 160 লোকৰ মৃত্যু হোৱাৰ লগতে 133 ভাৰতীয় নাগৰিককে ধৰি 750 সন্ধানহীন হৈ আছে। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে ফোনযোগে কথা পাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্যোগৰ পৰিস্থিতিত সম্ভৱপৰ সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। ভাৰত চৰকাৰে নেপাললৈ 10 সাহায্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছে। অহা মাহত চাহিদা পূৰণ কৰিব পৰাকৈ পিঁয়াজ পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। আৰু প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মধ্য নেপালত কালি হোৱা আকস্মিক আৰু ভয়াৱহ বানৰ ফলত কমেও 160 লোকৰ মৃত্যু হোৱাৰ লগতে 755 সন্ধানহীন হৈ আছে। ইয়াৰ ভিতৰত 133 ভাৰতীয় নাগৰিক। তীব্ৰতত উৎপত্তি হোৱা এই প্ৰলয়ংকাৰী বানে নিমিষতে বহু গাঁও আৰু নগৰ বুৰাই পেলোৱাৰ লগতে পথ, দলং তথা জলবিদ্যুৎ প্ৰকল্প খহাই লৈ যায়। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে দেশখনৰ সংসদত প্ৰকাশ কৰা মতে, স্থানীয় সময় অনুসৰি কালি পুৱা 8:37 তীব্ৰতত হোৱা ভূমিকম্পৰ 3 মিনিটমানৰ পাছতেই আকস্মিক বানে অঞ্চলটোত ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰে। ভূমিকম্পৰ ফলত হিমবাহৰ বিস্ফোৰণ ঘটি বানৰ সৃষ্টি হোৱা বুলিও আশংকা কৰা হৈছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰা মতে, নেপাল তিব্বত সীমান্তৱৰ্তী লেণ্ডে নদীত শিল খহি পৰি নদীখনৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি কৰাৰ বাবে ৰছুৱা জিলাৰ সীমান্তৱৰ্তী চহৰ টাইমুৰৰ ভটেই কোচিৰ পৰা ত্ৰিশুলী নৈৰ পানী ভয়াৱহভাৱে বৃদ্ধি পায়। ইয়াৰ পাছতেই ৰাজধানী কাঠমাণ্ডুৰ পৰা 200 সামৰি নৈপৰীয়া নুৱাকোট, চিটৱান, গুৰখা, টানাহু আৰু পূব নোৱালপাৰাচী অঞ্চল প্লাবিত হৈ পৰে। নেপাল আৰক্ষীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা মতে, এই আকস্মিক বানত 157 লোকে প্ৰাণ হেৰুৱাইছে। নেপাল চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে 500 লোক সন্ধানহীন হৈ আছে। চীনৰ এটা চৰকাৰী টেলিভিছন চেনেলত প্ৰকাশ পোৱা বাতৰি অনুসৰি চীন সীমান্ত অঞ্চলত 3 লোকৰ মৃত্যু হোৱাৰ লগতে 265 সন্ধানহীন হৈ আছে। বান বিধ্বস্ত অঞ্চলৰ পৰা সংগ্ৰহ কৰা ভিডিঅ'ত দেখা পোৱা অনুসৰি সীমান্ত অঞ্চলটোত বোকা, শিল আৰু ধবংসাৱশেষে আৱৰি পেলাইছে। ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা 100 লোকক উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰে 30 কাঠমাণ্ডুৰ ত্ৰিভুৱন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে ফোনযোগে কথা পাতি এই দুৰ্যোগৰ পৰিস্থিতিত সম্ভৱপৰ সকলো সাহায্য আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। শ্ৰীশ্বাহে প্ৰধানমন্ত্ৰীগৰাকীক এই সহায় আৰু আন্তৰিকতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে দেশখনলৈ সাহায্য হিচাপে 10 সাহায্য সামগ্ৰী, অত্যাৱশ্যকীয় ঔষধ, অস্থায়ী আশ্ৰয়স্থলী, কম্বল, অনাময় সা সঁজুলি আৰু সৌৰচাকি প্ৰেৰণ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰত নেপালৰ সৈতে আছে। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকললৈ সাহায্য আৰু তথ্যৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। দূতাবাস কৰ্তৃপক্ষই 9779851316801 আৰু 9779701075000 এই দুটা ফোন নম্বৰত ফোন কৰিবলৈ আহ্বান জনাইছে। নেপালৰ পৰ্যটন বোৰ্ডেও বিনামূলীয়া জৰুৰীকালীন নম্বৰ 1234 হটলাইন 1144 আৰু পৰ্যটকৰ আৰক্ষী নম্বৰ 9851289445 মুকলি কৰিছে। বেইজিঙত থকা ভাৰতীয় দূতাবাসেও 0086-185-142-84905 মুকলি কৰিছে আৰু হোৱাটছএপযোগে এই নম্বৰত যোগাযোগ কৰিব পৰা যাব। সন্ধানহীন হোৱা ভাৰতীয়সকলৰ ভিতৰত 50 কৈলাশ মানসৰোবৰ যাত্ৰাৰ তীৰ্থযাত্ৰী আছিল। উত্তৰ প্ৰদেশ, কেৰালাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যই হেল্পলাইন নম্বৰ মুকলি কৰিছে। বিশ্ববেংকে এই জৰুৰীকালীন পৰিস্থিতিত বিত্তীয় সাহায্য আৰু উদ্ধাৰ তথা পুনৰ নিৰ্মাণৰ বাবে 25 বিলিয়ন নেপালী টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। ভাৰতীয় আৰু প্ৰৱাসী

0: ভাৰতীয়সকলৰ উপৰি এই ঘটনাত সন্ধানহীন হোৱা লোকসকলৰ ভিতৰত আমেৰিকা, মালেছিয়া, ব্ৰিটেইন, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু নেডাৰলেণ্ডছৰ পৰ্যটক আছিল। নেপালৰ বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে 44গৰাকী নেপালৰ সেনাবাহিনীৰ লোককে ধৰি 80গৰাকী সুৰক্ষাকৰ্মী সন্ধানহীন হৈ আছে। এই বিধ্বংসী বানত নোৱাকোট আৰু ৰছুৱা জিলাত 354 মেগাৱাট শক্তিসম্পন্ন 8টা কাৰ্যক্ষম জলবিদ্যুৎ প্ৰকল্প আৰু 5টা নিৰ্মীয়মান প্ৰকল্প ক্ষতি হৈছে। নেপালৰ সেনাবাহিনী, সশস্ত্ৰ বাহিনী আৰু আৰক্ষী বাহিনী উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে সন্ধানহীন লোকসকলক উদ্ধাৰৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলাবলৈ নিৰ্দেশ দিছে। দেশখনৰ পৰা 145গৰাকী সশস্ত্ৰ বাহিনীৰ বিষয়া সীমান্ত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে। শ্ৰীজিনপিঙে পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি থকাৰ লগতে বিজ্ঞানসন্মত পদ্ধতিৰে উদ্ধাৰ অভিযান চলাবলৈ পৰামৰ্শ দিছে। নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পদিলে এই বিধ্বংসী বানত বহু ধন জন হানি হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। নেপালত কালি পুৱা হোৱা আকস্মিক বানৰ ফলত বিহাৰৰ মাজেৰে বৈ যোৱা গণ্ডক নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ আশংকালৈ চাই ৰাজ্য চৰকাৰে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যখনৰ গণ্ডক নৈৰ সমীপৰ 6খন জিলা পশ্চিম চম্পাৰণ, পূব চম্পাৰণ, গোপালগঞ্জ, সাৰণ, মুজাফৰপুৰ আৰু বৈশালীৰ পৰিস্থিতি সূক্ষ্মভাৱে দৃষ্টি ৰখা হৈছে। সীতামৰহি, চিয়হৰ, অন্য জিলাসমূহৰ জিলাপতিসকলকো পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পশ্চিম চম্পাৰণ আৰু বৈশালী জিলাৰ দ এলেকাত বাস কৰা লোকসকলক শীঘ্ৰেই নিৰাপদ স্থানলৈ যাবলৈ কোৱা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চামৰাজ চৌধুৰীয়ে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ বাবে এটা উচ্চ পৰ্যায়ৰ দল গঠন কৰা হৈছে বুলি প্ৰকাশ কৰিছে।
1: हाई लेवल टीम गठन कर दिया गया है। चीफ सेक्रेटरी डीजीपी इसको मॉनिटरिंग कर रहे हैं और तुरंत मैं भी इसको बैठक कर रहा हूं। जरूरत पड़ा तो मैं स्वयं भी वाल्मीकिनगर जाऊंगा।
0: ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী বিজয় কুমাৰ চৌধুৰীয়েও জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহান জনাইছে। চৰকাৰে যিকোনো সম্ভৱপৰ পৰিস্থিতিত জোৰা মাৰিব পৰাকৈ যাৱতীয় ব্যৱস্থা কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।
2: নেপাল तिब्बत से सटा इलाका है, लगभग चाइना बॉर्डर पर, वहां पर एक ग्लेशियर फटा है जिसके का पानी नेपाल के त्रिशूली नदी होते नारायणी जो हम लोगों के यहाँ गंडक बनती है, इसमें पानी का प्रवाह काफी तेजी से आ रहा है। अभी तक पानी के प्रवाह और पानी के समझिए कितना पानी आएगा इसका जो आकलन आया है वो हम लोगों को भी तो सूचना नेपाल सरकार से लगातार मिल रही है और नेपाल सरकार ने भी जो आकलन करके बताया है उनके हिसाब से जो देवघाट है वहां पर पानी लगभग 3 मीटर भरने की संभावना है।
0: পিঁয়াজৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আহিবলগীয়া মাহকেইটাত পিঁয়াজৰ পৰ্যাপ্ত উপলব্ধতা আৰু ঋতুভিত্তিক দাম বৃদ্ধিৰ চাপ নিয়ন্ত্ৰণ নিশ্চিত কৰিবলৈ চৰকাৰে জৰুৰীকালীন সংৰক্ষিত ভাণ্ডাৰৰ পৰা পিঁয়াজ মুকলি কৰা আৰম্ভ কৰিছে। গ্ৰাহক পৰিক্ৰমা আৰু খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে জনাইছে যে অনাগত মাহত ঘৰুৱা চাহিদা পূৰণ কৰিবলৈ পিঁয়াজ পৰ্যাপ্ত পৰিমাণে মজুত আছে। 2025-26 বৰ্ষৰ বাবে আনুমানিক পিঁয়াজৰ উৎপাদন 307 লাখ মেট্ৰিক টনৰো অধিক আছিল। ইয়াৰ উপৰিও চৰকাৰে 2026-27 চনৰ বাবে 2 লাখ মেট্ৰিক টন পিঁয়াজ ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মন্ত্ৰালয়ে জনোৱা মতে ৰাষ্ট্ৰীয় সমবায় উপভোক্তা ফেডাৰেচন আৰু ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচনৰ খুচুৰা বিপণীৰ জৰিয়তে পিঁয়াজ বিক্ৰীৰ ব্যৱস্থা কৰা হ'ব। মন্ত্ৰালয়ে কয় যে চলিত বিত্তীয় বৰ্ষত নাছিকৰ পৰা নতুন দিল্লীলৈ কান্দা এক্সপ্ৰেছৰ জৰিয়তে পিঁয়াজৰ পৰিবহণ আৰম্ভ হৈছে। সমান্তৰালভাৱে পথ পৰিবহণৰ জৰিয়তে চেন্নাই, কলকাতা, এৰ্ণাকুলাম, গুৱাহাটী, বাৰাণসী, লক্ষ্ণৌ, পাটনা, চণ্ডীগড়, জম্মু আৰু অমৃতসৰলৈ পিঁয়াজ যোগান ধৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মেৰা য়ুৱ ভাৰত কাৰ্যসূচীৰ অধীনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠান সমগ্ৰ দেশতে আয়োজন কৰা হ'ব। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ 2খনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ ল'ব। ইয়াৰ জৰিয়তে ক্ৰীড়া, যুৱ নেতৃত্ব, নাগৰিক দায়বদ্ধতা, স্বেচ্ছাসেৱা, সুস্বাস্থ্য আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ এখন উমৈহতীয়া মঞ্চত যুৱ প্ৰজন্মক একত্ৰিত কৰিব বিচৰা হৈছে। এই অনুষ্ঠানত ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে দেশৰ যুৱ প্ৰজন্মৰ দৃষ্টিভংগী আৰু ধাৰণা সন্দৰ্ভত আলোচনা কৰা হ'ব। ক্ৰীড়া অলিম্পিক, যুৱ নেতৃত্ব, বিকশিত ভাৰত আৰু নিচামুক্ত যুৱ সমাজ শীৰ্ষক বিষয়বস্তুসমূহে আলোচনাত স্থান লাভ কৰিব। নেপালত কালি হোৱা আকস্মিক বানৰ ফলত কমেও 160 লোকৰ মৃত্যু হোৱাৰ লগতে 133 গৰাকী ভাৰতীয় নাগৰিককে ধৰি 750 জন সন্ধানহীন।

0: হৈছে। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে ফোনযোগে কথা পাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্যোগৰ পৰিস্থিতিত সম্ভৱপৰ সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। ভাৰত চৰকাৰে নেপাললৈ 10 টন সাহায্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছে। অহা মাহত চাহিদা পূৰণ কৰিব পৰাকৈ পিঁয়াজ পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। আৰু প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, অনুষ্ঠানটি আগবঢ়াইছে লিউচিন্যা বৰচেতিয়াই।
2: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 9 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ চতুৰ্দশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:03:29 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 5:46:07।

ৰুছুৱে কৈছিল, সত্যৰ কাৰণে সকলো ত্যাগ কৰিব পাৰি, কিন্তু কোনো কাৰণতে সত্যক ত্যাগ কৰিব নোৱাৰি। প্ৰিয় শ্ৰোতা, অসমৰ এগৰাকী অভিনয় শিল্পী গুণমহন্তৰ আজি স্মৃতি দিৱস। 1946 চনত নগাঁৱত জন্মগ্ৰহণ কৰা গুণমহন্তই হেনচুৱা প্ৰাথমিক বিদ্যালয়ত তেওঁ শিক্ষা জীৱন আৰম্ভ কৰি নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়াৰ পিছত নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। তেওঁ বহু পলমকৈ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে যদিও ৰাইজৰ অন্তৰত স্থান লাভ কৰিবলৈ সক্ষম হয়। তেওঁ অভিনয় কৰা প্ৰথমখন চলচ্চিত্ৰ হ'ল 1994 চনত মুক্তি পোৱা চন্দ্ৰমুদৈৰ অগ্নিগড়। তাৰ পাছত তেওঁ 50খনতকৈও অধিক ছবিত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ 150ৰো অধিক মঞ্চনাট, বহু VCD, 8খন তথ্যচিত্ৰ আৰু একাধিক ৰেডিঅ' নাটত অভিনয় কৰে। তেওঁ অভিনয় কৰা আন কেইখনমান চলচ্চিত্ৰ হ'ল কন্যাদান, অধিনায়ক, উজনিৰ দুজনী গাভৰু, ৰণাংগিনী, শেষ উপহাৰ, প্ৰেম আৰু প্ৰেম, মৰম নদীৰ গাভৰু ঘাট, এই মৰম তোমাৰ বাবে, মিঠা মিঠা লগনত, কাদম্বৰী, সৰু বোৱাৰী ইত্যাদি। এইগৰাকী অভিনয় শিল্পী গুণমহন্তৰ জীৱনাৱসান হয় 2018 চনৰ 27 আগষ্ট তাৰিখে। অসমৰ সাংস্কৃতিক জগতৰ এটা অতি পৰিচিত নাম কণ্ঠশিল্পী অৰ্চনা মহন্ত। আজি তেখেতৰ স্মৃতি দিৱস। 1949 চনৰ 18 মাৰ্চত জন্মগ্ৰহণ কৰা অৰ্চনা মহন্তই সৰুৰে পৰাই ভজন, লোকগীত আদি পৰিৱেশন কৰিছিল। 70ৰ দশকতে তেওঁ গ্ৰামোফোন ৰেকৰ্ডত অ' সুন্দৰী ৰাধেমাই, বৃন্দাবন চাৰিয়া, কৃষ্ণই মথুৰাক যায় আদি লোকগীত গাইছিল। 1965 চনত তেখেতে আকাশবাণীৰ শিল্পীৰূপে স্বীকৃতি লাভ কৰে আৰু পৰৱৰ্তী পৰ্যায়ত আকাশবাণীৰ বি হাইগ্ৰেড শিল্পীৰূপে স্বীকৃতি পায়। 8ম শ্ৰেণীত পঢ়ি থাকোঁতে অৰ্চনা মহন্তই এখন ছবিতো অভিনয় কৰিছিল। ছবিখনৰ নাম আছিল মাটিৰ স্বৰ্গ। পৰৱৰ্তী সময়ত বহুকেইখন অসমীয়া ছবিত কণ্ঠ নিগৰুৱা অৰ্চনা মহন্তই ললিতা, উপগ্ৰহ, ৰশ্মিৰেখা, প্ৰাণগংগা, ৰতনলাল, মেঘমুক্তি, মইনাজান, সুন্তি আদিৰ দৰে ছবিৰ লগত জড়িত হৈছিল। অৰ্চনা মহন্ত আৰু তেওঁৰ স্বামী খগেন মহন্ত অসমীয়া সংগীত জগতৰ এটা বিখ্যাত জুটি। তেওঁলোকে একেলগে মঞ্চত আৰু এলবামত কণ্ঠদান কৰা গীতসমূহে শ্ৰোতা দৰ্শকৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰে। ক্ৰমান্বয়ে তেওঁলোকৰ জুটিটোৰ সমাদৰ বাঢ়ি যায় আৰু 1993 চনত তেওঁলোকে আমেৰিকাকে ধৰি বিদেশৰ একাধিক মঞ্চত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ লাভ কৰে। অৰ্চনা মহন্তই কলকাতাত আয়োজিত ৱৰ্ল্ড পিচ ফেষ্টিভেল, ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ফক মিউজিক ফেষ্টিভেলৰ লগতে আকাশবাণীৰ আঞ্চলিক গীতৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমতো গীত পৰিৱেশন কৰিছিল। তেওঁ কণ্ঠদান কৰা কেইটামান জনপ্ৰিয় গীত হ'ল হোমৰ জুই জ্বলিছে।

যে কিমান নাও যে ঘাটত লাগিল, শালিকী ও অবুজন চৰাইজনী, ও ফুলপাহ হালিছ জালিছ, মই কেতিয়াবা অকলশৰে তোমাৰ কথাকে ভাবো, ইত্যাদি। অসম চৰকাৰৰ শিল্পী বঁটাৰে সন্মানিত অৰ্চনা মহন্তৰ দেহাৱসান হয় 2020 চনৰ 27 আগষ্ট তাৰিখে। আজি স্মৃতি দিৱসৰ এই বিশেষ দিনটোত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। এ ললিতা এগৰাকী বৈদ্যুতিক অভিযন্তা, যাক ভাৰতৰ প্ৰথমগৰাকী মহিলা অভিযন্তা হিচাপে স্মৰণ কৰা হয়। আজি তেখেতৰ উপজা দিন। এ ললিতাৰ জন্ম হয় 1919 চনত। 1934 চনত মাত্ৰ 15 বছৰ বয়সতে তেওঁ বিবাহপাশত আবদ্ধ হয় আৰু 18 বছৰ বয়সত এটি কন্যা সন্তান জন্ম দিয়ে। কিন্তু বিয়াৰ 3 বছৰৰ পাছতেই 1937 চনত তেওঁৰ স্বামীৰ মৃত্যু হয়। তাৰ পাছত জীৱনটো সেইদৰে কটাই দিয়াৰ পৰিৱৰ্তে ললিতাই শিক্ষা গ্ৰহণ অব্যাহত ৰখাৰ কথা ভাবি চেন্নাইত থকা কুইন মেৰিজ কলেজত নামভৰ্তি কৰে। তাৰ পৰাই তেওঁ ইণ্টাৰমিডিয়েট পৰীক্ষাত প্ৰথম স্থানত উত্তীৰ্ণ হয়। 1939 চনত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজ অফ ইঞ্জিনিয়াৰিঙত নামভৰ্তি কৰে। 1944 চনত স্নাতক ডিগ্ৰী লাভ কৰি চিমলাস্থিত চেণ্ট্ৰেল ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেচনত কিছুদিনৰ বাবে যোগদান কৰে। পৰৱৰ্তী সময়ত ললিতাই ব্ৰিটিছ উদ্যোগ এছ'চিয়েটেড ইলেক্ট্ৰিকেল ইণ্ডাষ্ট্ৰিজৰ লগত সংযুক্ত হয়। তেওঁ ঠিকা সম্পৰ্কীয় কাম, ছাবষ্টেচনৰ নক্সা আৰু বিদ্যুৎ পৰিবাহী তাঁৰৰ আৰ্হি প্ৰস্তুত কৰিছিল। ভাৰতৰ ভাক্ৰানাংগল বান্ধ নিৰ্মাণৰ সময়ত ললিতাই জেনেৰেটৰ সম্পৰ্কীয় কৰ্মত দেখুওৱা পাৰদৰ্শিতা আৰু দক্ষতা বিশেষভাৱে স্মৰণীয়। এছ'চিয়েটেড ইলেক্ট্ৰিকেল ইণ্ডাষ্ট্ৰিজত ললিতাই 3টা দশক সম্পূৰ্ণ কৰি 1977 চনত অৱসৰী জীৱনৰ পাতনি মেলে। 1964 চনত নিউয়ৰ্কত অনুষ্ঠিত হোৱা প্ৰথমখন মহিলা অভিযন্তা আৰু বৈজ্ঞানিকৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনীত অংশগ্ৰহণ কৰা এই ললিতাই আছিল প্ৰথম আৰু একমাত্ৰ ভাৰতীয় মহিলা অভিযন্তা। 1979 চনত এইগৰাকী ভাৰতৰ প্ৰথম মহিলা অভিযন্তা এ ললিতাৰ মৃত্যু হয়। এগৰাকী ভাৰতীয় ছেবাৰ শৈলীৰ ফেন্সিং খেলুৱৈ চি এ ভৱানী দেৱীৰ আজি জন্মদিন। ছেবাৰ শৈলীৰ ফেন্সিং হৈছে এবিধ দ্ৰুতগতিত তৰোৱাল চলোৱা খেল। তেওঁ 2021 চনৰ টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে আৰু অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় ফেন্সাৰ হিচাপে পৰিগণিত হয়। 1993 চনৰ 27 আগষ্ট তাৰিখে তামিলনাডুত জন্মগ্ৰহণ কৰা চি এ ভৱানী দেৱীয়ে 2003 চনত তেওঁৰ ক্ৰীড়া কেৰিয়াৰ আৰম্ভ কৰিছিল। 10ম শ্ৰেণী শেষ কৰাৰ পাছত তেওঁ কেৰালাৰ থালাচেৰীত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ কেন্দ্ৰত যোগদান কৰে। 14 বছৰ বয়সত তেওঁ তুৰ্কীত তেওঁৰ প্ৰথম আন্তৰ্জাতিক টুৰ্ণামেণ্ট খেলিবলৈ সুযোগ লাভ কৰে। 2009 চনৰ মালয়েছিয়াত অনুষ্ঠিত কমনৱেলথ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰে চি এ ভৱানী দেৱীয়ে। তাৰ পাছত 2010 চনৰ থাইলেণ্ডত অনুষ্ঠিত আন্তৰ্জাতিক অপেনত ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ লগতে তেওঁ 2012 চনত জাৰ্চিত অনুষ্ঠিত কমনৱেলথ চেম্পিয়নশ্বিপ, 2015 চনত মংগোলিয়াত অনুষ্ঠিত 23 বছৰ অনূৰ্ধৰ এছিয়ান চেম্পিয়নশ্বিপ আৰু সেই বৰ্ষৰে ফ্লেমিছ অপেনতো তেওঁ পদক অৰ্জন কৰিছে। 2014 চনত ফিলিপাইনৰ 23 বছৰ অনূৰ্ধ শিতানত এছিয়ান চেম্পিয়নশ্বিপত তেওঁ প্ৰথম ভাৰতীয় হিচাপে ৰূপৰ পদক লাভ কৰে। এই সফলতাৰ পিছতে 2014 চনত তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত উন্নত প্ৰশিক্ষণৰ বাবে তেওঁক বিত্তীয় সহায় হিচাপে 3 লাখ টকাৰে সন্মানিত কৰে। 2015 চনত তেওঁ ৰাহুল দ্ৰাবিড় এথলিট মেণ্টৰশ্বিপ কাৰ্যসূচীৰ বাবে গো স্পৰ্টছ ফাউণ্ডেশ্যনে বাছনি কৰা 15জন খেলুৱৈৰ ভিতৰত এগৰাকী হিচাপে পৰিগণিত হয়। এইগৰাকী ভাৰতীয় ফেন্সিং খেলুৱৈ চি এ ভৱানী দেৱীৰ আজি উপজা দিনত আমি তেখেতলৈ জনাইছো অজস্ৰ শুভকামনা। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ নেতা দেশভক্ত তৰুণ ৰাম ফুকন 1877 চনৰ 22 জানুৱাৰী তাৰিখে গুৱাহাটীৰ ভৰলুমুখত জন্ম লাভ কৰা তৰুণ ৰাম ফুকনে 1895 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা এফ এ পাছ কৰি লণ্ডনত বেৰিষ্টাৰী পঢ়িবলৈ যায় আৰু লণ্ডনৰ পৰা ঘূৰি আহি কিছুদিন কলিকতাত আৰু তাৰ পাছত গুৱাহাটীত ওকালতি আৰম্ভ কৰে। 1914 চনৰ পৰা গুৱাহাটীৰ আৰ্ল কলেজত শিক্ষকতা কৰিবলৈ লয়। তাৰ পাছত মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ
অসহযোগ আন্দোলনলৈ সমৰ্থন আগবঢ়ায় আৰু ১৯২১ চনত বোম্বাইত হোৱা নিখিল ভাৰত

0: কংগ্ৰেছ কমিটীৰ অধিৱেশনত তৰুণৰাম ফুকনে অসমক প্ৰতিনিধিত্ব কৰে আৰু দেশৰ স্বাৰ্থত তেতিয়াই তেওঁ কলেজৰ চাকৰিও বাদ দিয়ে। 1923 চনত তেখেতে চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰা স্বৰাজ দলত যোগদান কৰে। অসমৰ স্বৰাজ দলৰ সভাপতি আৰু সম্পাদক আছিল ক্ৰমে তৰুণৰাম ফুকন আৰু ৰোহিণী কুমাৰ চৌধুৰী। 1919 চনৰ ভাৰত শাসন আইন মতে 1923 চনৰ নৱেম্বৰ মাহত অসম বিধান পৰিষদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু তৰুণৰাম ফুকন এই নিৰ্বাচনত জিকি কেন্দ্ৰীয় বিধান পৰিষদলৈ নিৰ্বাচিত হয়। সুবক্তা তৰুণৰাম ফুকন ৰাজনৈতিক ক্ষেত্ৰখনৰ সমান্তৰালভাৱে সাহিত্যৰ ক্ষেত্ৰখনৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। 1927 চনৰ অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল। পাছলৈ তেখেতে অসম সাহিত্য সভাৰ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰি উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ যায়। সেই সময়ৰ বিভিন্ন কাকত আলোচনীত কবিতা, প্ৰবন্ধ আদি প্ৰকাশৰ মাধ্যমেৰে তেওঁ সাহিত্য সাধনা কৰিছিল। স্বাধীনতা আন্দোলনৰ বাবে গ্ৰেপ্তাৰ হৈ শিলচৰত কাৰাবাস খাটি থকা কালতে 1920 চনত তেওঁ স্তুতিমালা নামে এলানি কবিতা লিখে। এই সংকলনত মুঠ 54টা কবিতা আছে আৰু এই কবিতা পুথিখন প্রকাশ পায় 1926 চনত। সাহিত্যিক অতুল চন্দ্র বৰুৱাই আলোচনা প্ৰসংগত তৰুণৰাম ফুকন সন্দৰ্ভত কৈছিল, চিকাৰী ফুকন, সভা শুৱনি ফুকন, দেশভক্ত ফুকন, ছাত্ৰবন্ধু ফুকন, সাহিত্যিক ফুকন, বেৰিষ্টাৰ ফুকন, ৰসিক ফুকন, অশ্বাৰোহী ফুকন, বৰশী বোৱা কানাই ফুকন আদি নানাভাৱে মানুহে তেওঁক জানিছিল আৰু বুজিছিল। এইগৰাকী দেশভক্ত তৰুণৰাম ফুকনে শেষ নিশ্বাস ত্যাগ কৰে 1939 চনৰ 28 জুলাই তাৰিখে। দেশে 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰাৰ এই সময়ত অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামীক আমি শ্ৰদ্ধাৰে সোঁৱৰিছো। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, 1947 চনত ভাৰতৰ বৃহত্তম সংবাদ সংস্থা প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া গঠন হয়। 1979 চনত ভাৰতৰ অন্তিমগৰাকী ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ মৃত্যু হয়। 2006 চনত ভাৰতীয় চলচ্চিত্ৰৰ এগৰাকী প্ৰসিদ্ধ পৰিচালক ঋষিকেশ মুখাৰ্জীৰ মৃত্যু হয়।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
4: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
3: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
4: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হ'ব।
3: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
4: আৰু 7575944606।
5: মই বিচাৰিছো হাজাৰ চকুত দীপ্ত সূৰ্য।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। আকস্মিক জলপ্ৰলয়ে তছনছ কৰি পেলালে নেপালৰ একাধিক জিলা। কালি পুৱা 9 বজাত আকস্মিকভাৱে তিব্বতৰ দিশৰ পৰা বৈ অহা ভূটেকচি নৈৰ বাঢ়নী পানীয়ে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰে আৰু নেপালৰ কেইবাখনো জিলাত তাণ্ডৱ সৃষ্টি কৰে। বিভিন্ন তথ্যত পোহৰলৈ অহা অনুসৰি নেপালৰ বিধ্বংসী বানত 300+ বিদেশী নাগৰিক সন্ধানহীন হৈ পৰিছে আৰু ইয়াৰ ভিতৰত 133জনৰো অধিক হৈছে ভাৰতীয় নাগৰিক। নেপাললৈ প্ৰয়োজনীয় সকলো ধৰণৰ সহায় সাহায্য আগবঢ়োৱাৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰা অৰুণাচল প্ৰদেশৰ আনিনি জিলাত প্ৰস্তাৱিত 3,097 মেগাৱাট উৎপাদন ক্ষমতাসম্পন্ন এটালিন জলবিদ্যুৎ প্ৰকল্পক প্ৰত্যাহ্বান জনাই দাখিল হোৱা এখন আবেদন ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে শুনানিৰ বাবে গ্ৰহণ কৰিছে আৰু কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ লগতে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু প্ৰকল্প নিৰ্মাণৰ দায়িত্ব লাভ কৰে।

সংস্থাসহ সকলো পদকীয়া পক্ষলৈ উত্তৰ দিয়াৰ নিৰ্দেশেৰে জাননী জাৰি কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত হোৱা 53 সংখ্যক প্ৰগতি বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 30,000 কোটিতকৈ অধিক টকা মূল্যৰ 9খন ৰাজ্যত ৰূপায়িত হৈ থকা 6টা বৃহৎ প্ৰকল্পৰ কাম কাজৰ পৰ্যালোচনা কৰে আৰু সময়মতে এই কাম কাজ শেষ কৰাৰ নিৰ্দেশ দিয়ে। ৰেল, শক্তি আৰু পথ পৰিবহণ আদি বিভিন্ন খণ্ডৰ প্ৰকল্পসমূহ সময়মতে ৰূপায়ণ সম্ভৱ হৈ নুঠিলে ইয়াৰ মাচুল জনসাধাৰণে ভৰিব লগা হয় বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। গ্ৰেট নিকোবৰ দ্বীপত আদিবাসী জনগোষ্ঠীৰ ওপৰত হ'ব লগা প্ৰতিকূল প্ৰভাৱৰ বাবে ভাৰতৰ প্ৰস্তাৱিত আন্তঃগাঁথনি প্ৰকল্প স্থগিত ৰখাৰ পৰামৰ্শ দিছে ৰাষ্ট্ৰসংঘৰ বৰ্ণবৈষম্য দূৰীকৰণ সংক্ৰান্তীয় সমিতিয়ে। ভাৰত চৰকাৰে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ অধীনস্থ 11টা বিমানবন্দৰৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়াত এগৰাকী ব্যক্তিগত নিবিদা আহ্বানকাৰীৰ বাবে বিমানবন্দৰৰ বান্দিল লাভৰ সংখ্যাৰ ওপৰত সৰ্বোচ্চ সীমা নিৰ্ধাৰণৰ পৰিকল্পনা কৰিছে। বজাৰত একক একচেটীয়া অধিকাৰ ৰোধ কৰা আৰু বিত্তীয় বিপদসংজ্ঞা হ্ৰাস কৰাৰ বাবে এই পদক্ষেপৰ হৈছে মূল উদ্দেশ্য। এলন মাস্কৰ প্ৰতিষ্ঠান স্পেচ এক্সে আমেৰিকাত নিৰ্মাণ কৰিব বিশ্বৰ সৰ্ববৃহৎ ৰকেট উৎক্ষেপণ কমপ্লেক্স। এই প্ৰকল্পৰ নামত প্ৰতিষ্ঠানটোৱে ব্যয় কৰিব $100 বিলিয়ন। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় বোৰ্ড পুনৰ গঠন কৰি উদ্যোগপতি আনন্দ মহিন্দ্ৰাক 4 বছৰৰ বাবে অংশকালীন অনানুষ্ঠানিক সঞ্চালক হিচাপে পুনৰ নিযুক্তি প্ৰদানৰ কথা ঘোষণা কৰিছে। খেলৰ পৃষ্ঠাত বৰষুণৰ বিধি পথালি সত্বেও উইকেট কিপাৰ ঋষভ পণ্ট আৰু মানৱ চুথাৰৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে কলম্বো টেষ্টত সুদৃঢ় স্থিতিত উপনীত হৈছে ভাৰত। ইউ এছ অপেনৰ মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈছে ছেৰেনা উইলিয়ামছ আৰু স্পেইনৰ তাৰকা কাৰ্লোছ আলকাৰাজৰ যুটি। নলবাৰী মহাবিদ্যালয় খেলপথাৰত চলিত 19 বছৰ অনুৰ্ধৰ ছোৱালীৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত কালি প্ৰথমখন খেলত বৰপেটাই নলবাৰীক 101 ৰাণত পৰাস্ত কৰে। দুলীপ ট্ৰফীৰ কোৱাৰ্টাৰত পশ্চিম মণ্ডলক 52 ৰাণত পৰাস্ত কৰি ছেমি ফাইনেললৈ অগ্ৰসৰ হৈছে উত্তৰ মণ্ডল। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময় শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

ঘন বৰষুণ পিছল মাটি এই লোকগীতটোৰ যোগেদি ৰাইজৰ হৃদয়ত বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা লোকগীতৰ ওজা শিল্পী লোকসংগীতৰ আজীৱন সেৱক সাধক যোগেশ ভৰালী।

0: बरो थलपी सलमती लाहे लाहे दी बापा आजुगी नंद घरे जा।
1: तेखेतर कंठेरे निगरिसिल लोकजीवनर दरदिहुर, जार कंठत ध्বনিত হৈছিল গীত পদৰ অমিয়া ঝংকাৰ। তেখেতৰ নিজস্ব গায়নশৈলী আৰু কণ্ঠৰ মন পৰহা আবেদনে শ্ৰোতা জনতাক মন্ত্ৰমুগ্ধ কৰিছিল।

0: যোগেশ ভৰালী এগৰাকী কৃতবিদ্য শিল্পীৰূপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছিল জন্মলব্ধ সংস্কাৰ আৰু পাৰিৱেশিক প্ৰেৰণাৰ ফলত, জন্মগত প্ৰতিভা আৰু সাধনাৰ বলত।
1: যোগেশ ভৰালী ডাঙৰ দীঘল হৈছিল গীত পদৰ অমিয়া চন্দ্ৰৰ মাজত।

0: এটা সময় আছিল যেতিয়া লোকগীত বুলিলে যোগেশ ভৰালীক আৰু যোগেশ ভৰালী বুলিলে লোকগীতক বুজাইছিল, যেন একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। লোকগীতক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত, লোকগীতক মানুহৰ হৃদয়ত বিশেষ স্থান দিয়াৰ ক্ষেত্ৰত এইগৰাকী শিল্পীৰ অৱদান অপৰিসীম।
1: মই 1937 চনত দুখন ৰেকৰ্ড কৰি দেৱাৰ ভাষা নাই, ওৰে বান্ধ কোনবোলে গোলামক এৰি আৰু শংকৰ নামৰ পাতিৰাম নামৰে খেলা আদি গীতেৰে গোটেই অসমত জনপ্ৰিয় কৰি খ্যাতি লাভ কৰোঁ। কলিকতা আকাশবাণী কানৰ পৰা মই অসমীয়া গীত মাতৰ এখনো ৰেকৰ্ড কৰিছিলোঁ ঘনবৰখন পিছৰ মাটিত এই গীতটো, আৰু ঢৌ দেখি হালি পৰে গাঁও ইত্যাদি গীত ৰেকৰ্ড কৰি গোটেই অসম আনকি অসমৰ বাহিৰতো খ্যাতি লাভ কৰোঁ।

0: পাৰিলে আপুনি কোনটো গীতেৰে আপোনাৰ শিল্পী জীৱন আৰম্ভ কৰে?
1: মই কৰ্ণ পিছৰ মাতো
0: সেই গীতটো আপুনি প্ৰথমতে গ্ৰামফোন ৰেকৰ্ডত কৰে নে ৰেডিঅ'ৰ পৰা কৰে?
1: ৰেডিঅ'ৰ পৰা কৰোঁ।
0: সেইটো কোন চনৰ কথা বাৰু?
1: পঞ্চল্লিছ হ'ব।
0: পঞ্চল্লিছ
1: হ'ব।
0: আচ্ছা, তাৰমানে আপুনি প্ৰথমতে 1945 চনত আকাশবাণীৰ যোগেদি সেই ঘন বৰষুণ কিশোৰ মাতি গীতটি প্ৰচাৰ কৰে?
1: প্ৰচাৰ কৰোঁ।
0: তাৰমানে আপুনি এই গীতটি যিহেতু সেই সময়ত আমাৰ অসমত ৰেডিঅ' কেন্দ্ৰ নাছিলে, ক'ৰ পৰা প্ৰচাৰ কৰিছিলে বাৰু?
1: মোক সেই আকাশবাণী মাতিছিলে কলকাতাৰ পৰা।
0: তাৰমানে আকাশবাণী কলিকাতা কেন্দ্ৰৰ পৰা আপুনি
1: প্ৰথম
0: কলিকতাৰ সেই সময়ত নিশ্চয় এটা অসমীয়া অনুষ্ঠান আছিলে,
1: অনুষ্ঠান আছিলে আধা ঘণ্টাৰ কাৰণে অসমীয়া গীত মাতো প্ৰচাৰ হৈছিলে। তেতিয়া পুৰুষোত্তম দাস, কমল চৌধুৰী আছিলে, তাৰে মিউজিক চাৰ্জ আছিলে, তেখেতে মোক নিমন্ত্ৰণ কৰি ইয়াৰ পৰা নিলে। সেই গীতটোকে আৰু মোক ৰেকৰ্ডিং কৰিবৰ কাৰণে কোম্পানীক মাতি লৈ যায়।
0: আৰু আমি যিমান দূৰ জানো আপুনি এই গীতটোৰে আপুনি জনপ্ৰিয় হৈ উঠে,
1: জনপ্ৰিয় হৈছে,
0: নহয় জানো? নিশ্চয়।
2: আমাৰ দেশ স্বাধীন হোৱাৰ পূৰ্বেই ৰেডিঅ' যোগে শিল্পী জীৱন আৰম্ভ কৰা যোগেশ ভৰালীয়ে শৈশৱৰ পৰাই আকৃষ্ট হৈছিল লোকগীতৰ প্ৰতি।
1: মই সৰুতে মোক দেউতাই ক'লে যে এই লোকগীতটো বৰ ভাল জিনিচ, যে তুমি কেতিয়াও নেৰিবা, চেষ্টা কৰি থাকিবা, স্কুল পঢ়াৰ লগে লগে পঢ়াৰ বাদেও তুমি পঢ়াৰ পঢ়ি থাকিও এইটো তুমি লগত ল'বা, এইটো ভাল জিনিচ। মোৰ সেই বুলি মই দেউতাৰ কথা ৰাখি এইটো চৰ্চা কৰি আছোঁ। দেউতা গাইছিলে, গাঁৱৰ ফুৰে ঘূৰিলোঁ, ঘূৰি লোকগীতৰ মানুহৰ মুখে মুখে চলি অহা যিবিলাক লোকগীত তাক আমি লোকগীত বুলি কওঁ। কিন্তু সেই লোকগীতবিলাক তেওঁবিলাকো শুনি শুনি লৈ পেলাই লিখি লৈ আহোঁ, লিখি লৈ আহি নিজে অলপ তলত অজা বদল কৰি সুৰ অঞ্চলবিলাক ঠিক কৰি লৈ নিজে গাওঁ। সুৰবিলাকতো অৰিজিনেল সুৰ তাহাঁতৰে থাকে, অলপ অজল বদল কৰি স্বৰো অলপ অজল বদল কৰি পেলাই শুৱলা কৰি লওঁ।

0: লোকগীত শিকাৰ বাবে তেখেতৰ ইমান আগ্ৰহ আছিল যে বৰপেটাৰ পৰা তেখেতে আন ঠাইলৈ লোকগীত শিকিবলৈ গৈছিল।
1: বৰপেটা বাহিৰত গৈছো মই, লোকগীতৰ ওচৰত আছিলে দেৱীচৰণ দাস বুলি এটা মৰণৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মানুহ, তেওঁৰ তলত মই দোতাৰা শিকিলো আৰু লোকগীতো শিকিলো।
2: লোকগীত গাবলৈ গ'লে দোতাৰা শিকিবই লাগিব,
1: শিকিব লাগিব, শিকিব লাগিব।

0: কলিকতাৰ অনাতাঁৰ কেন্দ্ৰৰ পৰা স্বাধীনতাৰ পূৰ্বে লোকগীত গাই শিল্পী জীৱন আৰম্ভ কৰা যোগেশ ভৰালীয়ে নিজৰ শিল্পী জীৱনত ভালেমান লোকগীত গাই আমাৰ সাংস্কৃতিক জগতখনক সমৃদ্ধ কৰি গৈছে। নিজে গোৱা লোকগীতবোৰৰ ভিতৰত তেখেতৰ আটাইতকৈ প্ৰিয় লোকগীতটি আছিল,
1: মইতো

0: सावन के संग आए जवानी सावन के संग जाए
1: मन बगाए हो
2: মই যেটা ৰূপায়ণৰ যেটা মাদাৰ ইণ্ডিয়া ফিল্মখন আহে তেতিয়া মোক কমাৰ্চিয়েলি ক'লে দাদা আপুনি আপোনাৰ গীতটো চাবচোন এই মাদাৰ ইণ্ডিয়াত নকল হৈছে কেনেকুৱা বুলি নচাদিয়া এই গীতটো নকল কৰিছে উপহু আপোনাৰ গীতটো একদম সুৰটো ঠিকেই আছে কিন্তু মিউজিকেলি অলপ গৰ্জাছ কৰিছে কিন্তু সুৰটো একেই আছে মই চালোঁ ফিল্মখন যায় ফিল্মখন চাই পেলাই লিখোঁ যে হয় একদমতো সেই গানটো একো অলম মানে সেইটো একদম ঠিকেই আছে সুৰ ঠিকেই আছে তাতেহে বুজোঁ বুজি পেলাই মই বোলো যে কি কৰা যায় তেওঁক ৰিমাইণ্ডাৰ এখন দিয়ক তেওঁক ক'ত পালে কেনেকৈ পালে কেনেকৈ পালে নচোৱালিক এইবুলি মই এটা উকিল ধৰিলোঁ উকিল ধৰি পেলাই উকিল দাৰ ৰিমাইণ্ডাৰ দিয়ালোঁ তেওঁ কৈছে বোলে মই নাজানো আপোনাৰ গুৰুত্ব বাঢ়ি নাজানো কিন্তু মোক ক্ষমা কৰিব তাৰ কাৰণে আপুনি একো কৰিব নালাগে গতিকে আপোনাক মই 2000 টকা দিলোঁ
3: তাৰমানে আপোনাৰ সুৰটো তেখেতে নকল কৰা কথাটো
2: সঁচা

1948 চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয় দয়াল সূত্ৰধাৰৰ বৰগীত আৰু যোগেশ ভৰালীৰ লোকগীতেৰে। কামৰূপী লোকগীতৰ স্বনামধন্য শিল্পী যোগেশ ভৰালী, তেখেত আছিল মাটি আৰু মানুহৰ শিল্পী। দুখ কষ্ট আৰু অভাৱ অনাটনৰ মাজতো তেখেতে ৰাইজৰ মৰম চেনেহ বুকুত সাৱতি লৈ ৰাইজৰ শিল্পীৰূপে জনপ্ৰিয় হ'ব পাৰিছিল। জীৱননাথৰ যৱনিকা পৰাৰ পূৰ্বে তেখেতৰ সুৱদী কণ্ঠেৰে গোৱা গীতটি আছিল

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা অক্ষয় কুমাৰ মিশ্ৰ ৰচিত আলেখ্য সুৰীয়া দোতাৰাৰ গুঞ্জন আৰু এই মাহৰ অতিথি শিতানত যোগেশ ভৰালীৰ সৈতে নিৰ্মল কুমাৰ দত্তৰ কথোপকথনৰ কিয়দংশৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ইন্দ্ৰজিৎ দাসে।

0: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
1: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
0: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
1: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হ'ব।
0: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
1: আৰু 7575944606।
2: মই বিচাৰিছো হাজাৰ চকু দীপ্ত সূৰ্য শিখা।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছোঁ আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালোঁ এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মনজিৎ গগৈ।

0: নেপালত কালি হোৱা আকস্মিক আৰু ভয়াৱহ বানৰ ফলত কমেও 160 জন লোকৰ মৃত্যু হোৱাৰ লগতে 133 গৰাকী ভাৰতীয় নাগৰিককে ধৰি 750 জন সন্ধানহীন হৈ আছে। সন্ধানহীন হোৱা ভাৰতীয়সকলৰ ভিতৰত 50 গৰাকী কৈলাশ মানসৰোবৰ যাত্ৰাৰ তীৰ্থযাত্ৰী আছিল। তিব্বতত উৎপত্তি হোৱা এই প্ৰলয়ংকাৰী বানে নিমিষতে বহু গাঁও আৰু নগৰ বুৰাই পেলোৱাৰ লগতে পথ, দলং তথা জলবিদ্যুৎ প্ৰকল্প সহায় লৈ যায়। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে দেশখনৰ সংসদত প্ৰকাশ কৰা মতে স্থানীয় সময় অনুসৰি কালি পুৱা 8:37 তিব্বতত হোৱা ভূমিকম্পৰ 3 মিনিটমানৰ পাছতেই আকস্মিক বানে অঞ্চলটোত ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰে। ভূমিকম্পৰ ফলত হিমবাহৰ বিস্ফোৰণ ঘটি বানৰ সৃষ্টি হোৱা বুলিও আশংকা কৰা হৈছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰা মতে নেপাল তিব্বত সীমান্তৱৰ্তী লেণ্ডে নদীত শিল খহি পৰি নদীখনৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি কৰাৰ বাবে ৰছুৱা জিলাৰ সীমান্তৱৰ্তী চহৰ টাইমুৰৰ ভতিকোচিৰ পৰা ত্ৰিশুলী নৈৰ পানী ভয়াৱহভাৱে বৃদ্ধি পায়। ইয়াৰ পাছতে ৰাজধানী কাঠমাণ্ডুৰ পৰা 200 কিলোমিটাৰ সামৰি নৈপৰীয়া নোৱাকোট, চিটুৱান, গুৰখা, তানাহু আৰু পূব নোৱালপাৰাচী অঞ্চল প্লাৱিত হৈ পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে ফোনযোগে কথা পাতি এই দুৰ্যোগৰ পৰিস্থিতিত সম্ভৱপৰ সকলো সাহায্য আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। শ্ৰীশ্বাহে প্ৰধানমন্ত্ৰীগৰাকীক এই সহায় আৰু আন্তৰিকতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে দেশখনলৈ সাহায্য হিচাপে 10 টন সাহায্য সামগ্ৰী, অত্যাৱশ্যকীয় ঔষধ, অস্থায়ী আশ্ৰয়স্থলী, কম্বল, অনাময় সা সঁজুলি আৰু সৌৰচাকী প্ৰেৰণ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰত নেপালৰ সৈতে আছে। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকললৈ সাহায্য আৰু তথ্যৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। বিশ্ববেংকে এই জৰুৰীকালীন পৰিস্থিতিত বিত্তীয় সাহায্য আৰু উদ্ধাৰ তথা পুনৰ নিৰ্মাণৰ বাবে 25 বিলিয়ন নেপালী টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান বিধ্বস্ত এলেকাৰ পুনৰ উন্নয়ন, বান ক্ষতিগ্ৰস্ত প্ৰায় 80,000 লোকক সহায় কৰাৰ বাবে 1,000 কোটি টকাৰ সাহায্য বিচাৰি ৰাজ্য চৰকাৰে দাখিল কৰা প্ৰস্তাৱৰ বিষয়ে চিন্তা চৰ্চা কৰাৰ আশ্বাস দিছে। দিল্লী ভৱনত কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বান প্ৰভাৱিত লোকৰ পুনৰ সংস্থাপনৰ বাবে 1,000 কোটি টকাৰ প্ৰয়োজন হ'ব। ডঃ শৰ্মাই কয় যে বান ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে প্ৰয়োজনীয় পুঁজি গৃহ মন্ত্ৰালয়ে আবণ্টন দিব আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এই ধনৰাশি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে হোৱা আলোচনাত বান বিধ্বস্ত পথৰ মেৰামতি আৰু বানৰ সময়ত মথাউৰি সদৃশ হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ অংশসমূহত কালভাৰ্টৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত বান পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰাৰ লগতে অহা নৱেম্বৰত নতুন দিল্লীত আয়োজন কৰিবলগীয়া বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জয়ন্তীৰ সামৰণি অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে বুলি প্ৰকাশ কৰে। একেদৰে কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা আলোচনাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 4 লাখ গৃহ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে 2 লাখ অতিৰিক্ত গৃহ আবণ্টনৰ প্ৰতিশ্ৰুতি দিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে হোৱা সাক্ষাৎ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই বৈঠকত কেইবাটাও বিত্তীয় সমস্যাক লৈ আলোচনা কৰা হয়। মেঘালয়ৰ শেহতীয়া ঘটনাক্ৰমক লৈ মন্তব্য কৰি ডঃ শৰ্মাই কয় যে পেট্ৰিচিয়া মুখিমৰ দৰে বুদ্ধিজীৱীয়ে অসমৰ পৰ্যটকৰ বিৰুদ্ধে লিখা মেলা কৰে যদিও ৰাজ্যখনৰ একাংশ লোকে অসমীয়াক ভাল পায়। তেওঁ লগতে পৰ্যটকৰ বাবে ডিফু, উমৰাংচুৰ দৰে পৰ্যটন ক্ষেত্ৰবোৰৰ অধিক বিকাশ কৰিব লাগিব বুলি মন্তব্য কৰে। ৰাজ্য চৰকাৰে ড্ৰাগছমুক্ত অসমৰ সংকল্প লৈছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে কাম কৰি থকা হৈছে। তেওঁ কয় যে এই ক্ষেত্ৰত ভালেমান নতুন দিশ পোহৰলৈ আহিছে আৰু সেইসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান তীব্ৰতৰ কৰিবলৈ চৰকাৰে পণ লৈছে।
1: যোৱা এক মাহত যথেষ্ট ড্ৰাগ ধৰিছে। বিশেষকৈ গুৱাহাটীতে আমি এটা কনচাইনমেণ্ট ধৰিছোঁ প্ৰায় 80 কোটি টকাৰ, যিটো পাঞ্জাবত যোৱাৰ কাৰণে ৰেডি হৈ আছিল। প্ৰতিদিনে আমি ড্ৰাগছ ধৰি আছোঁ, কিন্তু এইটো বহুত ডাঙৰ এটা মিনাঞ্জ হয়। কাৰণ মই সিদিনাখন গুৱাহাটীতো কৈ আছিলোঁ, 10 জনে মিলি ইমান ইমান পকেটত লৈ ল'লেই 10 কোটি টকা ওলাই গ'ল। কিন্তু যথেষ্ট প্ৰচেষ্টা চলি আছে যাতে আমি এই ৰাস্তাটো বন্ধ কৰিব পাৰোঁ। কিন্তু এটা আমালৈকে বেয়া খবৰ আছে, ইমানদিন মৰেদি ড্ৰাগছ আহি আছিলে, এতিয়া নতুনকৈ চাংলাং মায়ানমাৰৰ পৰা চাংলাং, চাংলাঙৰ পৰা তিনিচুকীয়া হৈ আৰু এটা নতুন কৰিডৰ এটা আৰম্ভ হৈছে।
0: এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি শুনিবলৈ পাব পুৱা 9 বজাত।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰেটি গীতেৰে। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা দীপক শৰ্মাৰ।

অন্নপূর্ণ বৰাৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী পদ্মনাভ বৰদলৈ, গীতটিৰ প্ৰযোজনা বিদ্যুৎ বৰাৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সিদ্ধাৰ্থ দাসে লিখা আৰু ৰমেন চৌধুৰীয়ে প্ৰযোজনা কৰা এটি গীত। গীতটি গাইছে গোলোক বৰ্মনে।

0: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: পিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: গীতিমালিকা অনুষ্ঠানৰ শেষত এবাৰ শুনো আহক মৃণাল কুমাৰ চৌধুৰীৰ কথা আৰু অনুপম চৌধুৰীৰ প্ৰযোজনাৰে জেবিন চুলতানাৰ কণ্ঠত এই গীতটি।

0: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
1: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
0: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
1: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হ'ব।
0: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 9435110945
1: আৰু 7575944606।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পৌৰাঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নেপালৰ আকস্মিক বানত কমেও 160 লোকৰ মৃত্যু, 133 ভাৰতীয় নাগৰিকসহ 750 সন্ধানহীন, ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজনীয় পুঁজি আবণ্টনৰ আশ্বাস, গুৱাহাটী দিল্লী সংযোগী ৰেলপথছোৱা 4 লাইনযুক্ত ৰেলপথলৈ উন্নীত কৰা হ'ব বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ঘোষণা, ৰাজ্যৰ উন্নয়নমূলক পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি, আৰু কলম্বো টেষ্টৰ আজি অন্তিম দিনা শ্ৰীলংকাৰ 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 229 ৰাণৰ পৰা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ। নেপালত কালি হোৱা আকস্মিক আৰু ভয়াৱহ বানৰ ফলত কমেও 160 লোকৰ মৃত্যু

0: হোৱাৰ লগতে 133গৰাকী ভাৰতীয় নাগৰিকসহ 750জন সন্ধানহীন হৈ আছে। সন্ধানহীন হোৱা ভাৰতীয়সকলৰ ভিতৰত 50গৰাকী কৈলাশ মানসৰোবৰ যাত্ৰাৰ তীৰ্থযাত্ৰী আছিল। তিব্বতত উৎপত্তি হোৱা এই প্ৰলয়ংকাৰী বানে নিমিষতে বহু গাঁও আৰু নগৰ বুৰাই পেলোৱাৰ লগতে পথ, দলং তথা জলবিদ্যুৎ প্ৰকল্প খহাই লৈ যায়। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে দেশখনৰ সংসদত প্ৰকাশ কৰা মতে স্থানীয় সময় অনুসৰি কালি পুৱা 8:37 তিব্বতত হোৱা ভূমিকম্পৰ 3 মিনিটমানৰ পাছতে আকস্মিক বানে অঞ্চলটোত ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰে। ভূমিকম্পৰ ফলত হিমবাহৰ বিস্ফোৰণ ঘটি বানৰ সৃষ্টি হোৱা বুলিও আশংকা কৰা হৈছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰা মতে নেপাল তিব্বত সীমান্তৱৰ্তী লেণ্ডে নদীত শিল খহি পৰি নদীখনৰ জলপৃষ্ঠ অভাৱনীয়ভাৱে বৃদ্ধি কৰাৰ বাবে ৰছুৱা জিলাৰ সীমান্তৱৰ্তী চহৰ টাইমুৰৰ ভোটে কোচিৰ পৰা ত্ৰিশুলী নৈৰ পানী ভয়াৱহভাৱে বৃদ্ধি পায়। ইয়াৰ পাছতে ৰাজধানী কাঠমাণ্ডুৰ পৰা 200 কিলোমিটাৰ সামৰি নৈপৰীয়া নোৱাকোট, চিটোৱান, গোৰ্খা, তানাহু আৰু পূব নোৱালপাৰাচী অঞ্চল প্লাবিত হৈ পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে ফোনযোগে কথা পাতি এই দুৰ্যোগৰ পৰিস্থিতিত সম্ভৱপৰ সকলো সাহায্য আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। শ্ৰীশ্বাহে প্ৰধানমন্ত্ৰীক এই সহায় আৰু আন্তৰিকতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে দেশখনলৈ সাহায্য হিচাপে 10 টন সামগ্ৰী, অত্যাৱশ্যকীয় ঔষধ, অস্থায়ী আশ্ৰয়স্থলী, কম্বল, অনাময় সা সঁজুলি আৰু সৌৰচাকি প্ৰেৰণ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰত নেপালৰ সৈতে আছে। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসেও ভাৰতীয় নাগৰিকসকললৈ সাহায্য আৰু তথ্যৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। বিশ্ববেংকে এই জৰুৰীকালীন পৰিস্থিতিত বিত্তীয় সাহায্য আৰু উদ্ধাৰ তথা পুনৰ নিৰ্মাণৰ বাবে 25 বিলিয়ন নেপালী টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান বিধবস্ত এলেকাৰ পুনৰ উন্নয়ন, বান ক্ষতিগ্ৰস্ত প্ৰায় 80,000 লোকক সহায় কৰাৰ বাবে 1,000 কোটি টকাৰ সাহায্য বিচাৰি ৰাজ্য চৰকাৰে দাখিল কৰা প্ৰস্তাৱৰ বিষয়ে চিন্তা চৰ্চা কৰাৰ আশ্বাস দিছে। দিল্লী ভৱনত কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বান প্ৰভাৱিত লোকৰ পুনৰ সংস্থাপনৰ বাবে 1,000 কোটি টকাৰ প্ৰয়োজন হ'ব। ডঃ শৰ্মাই কয় যে বান ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে প্ৰয়োজনীয় পুঁজি গৃহ মন্ত্ৰালয়ে আবণ্টন দিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ধনৰাশি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে হোৱা আলোচনাত বান বিধবস্ত পথৰ মেৰামতি আৰু বানৰ সময়ত মথাউৰি সদৃশ হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ অংশসমূহত কালভাৰ্টৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰাৰ লগতে অহা নৱেম্বৰত নতুন দিল্লীত আয়োজন কৰিবলগীয়া বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জয়ন্তীৰ সামৰণি অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে বুলি প্ৰকাশ কৰে। একেদৰে কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে হোৱা আলোচনাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 4 লাখ গৃহ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন দিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে 2 লাখ অতিৰিক্ত গৃহ আবণ্টনৰ প্ৰতিশ্ৰুতি দিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে হোৱা সাক্ষাৎ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে এই বৈঠকত কেইবাটাও বিত্তীয় সমস্যাক লৈ আলোচনা কৰা হয়। মেঘালয়ৰ শেহতীয়া ঘটনাক্ৰমক লৈ মন্তব্য কৰি ডঃ শৰ্মাই কয় যে পেট্ৰিচিয়া মুখিমৰ দৰে বুদ্ধিজীৱীয়ে অসমৰ পৰ্যটকৰ বিৰুদ্ধে লেখামেলা কৰে যদিও ৰাজ্যখনৰ একাংশ লোকে অসমীয়াক ভাল পায়। তেওঁ কয় যে শ্বিলং এসময়ত অসমৰে ৰাজধানী আছিল, সেয়ে অসমৰ জনসাধাৰণেও শ্বিলঙলৈ যাবলৈ ভাল পায়।
1: মেঘালয়ত একাংশ মানুহ আছে যে অসমৰ পৰ্যটকসকল তালৈকে যোৱাত বহুত বেছি ভাল না, আৰু পেট্ৰিচিয়া মুখিমৰ দৰে সকল ইণ্টেলেকচুৱেল বুলি ক'ব লাগিব যে কি অসমত মানুহে যথেষ্ট আদৰ সন্মান কৰে, তেওঁলোকেই অসমৰ পৰ্যটকৰ বিৰুদ্ধে লিখালিখি কৰে আৰু বহুত ক্ষেত্ৰত মানুহক ইনচাইটো কৰে। কিন্তু তাৰ বিপৰীতে আৰু এচাম মানুহ আছে যোনে অসমীয়া মানুহক ভাল পায়, অসমীয়া মানুহক আদৰি লয়। গতিকে এই ক্ষেত্ৰত মই ভাবো এটা ফ্ৰিকচন, মেঘালয়তে 2 ধৰণৰ মানুহ আছে, পেট্ৰিচিয়া মুখিমৰ কথা কলো আৰু আনফালে অসমক ভাল পোৱাও বহুত মানুহ আছে, গতিকে এটা কন্ট্ৰাডিকচন আছে, তাৰ কাৰণে মাজে মাজে সংঘাত চলি থাকে।
0: শেহতীয়া পৰিস্থিতিৰ পাছত বিষয়টো অন্য ধৰণে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে আৰু অসমৰ হাফলং, উমৰাংচো, কাৰ্বি আংলঙৰ দৰে ঠাইসমূহ উন্নয়ন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। উমৰাংচো আৰু মাজুলীৰ প্ৰস্তাৱিত বিমান বন্দৰ বৰ্তমান চৰকাৰৰ দিনতে সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উমৰাংচোৱে শীঘ্ৰে পৰ্যটনৰ দিশৰ শ্বিলঙৰ সৈতে ফেৰ মাৰিব পাৰিব। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ ল'ব বুলিও ডঃ শৰ্মাই ঘোষণা কৰে। ৰাজ্য চৰকাৰে মাদক দ্ৰব্যমুক্ত অসমৰ সংকল্প লৈছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে কাম কৰি থকা হৈছে। তেওঁ কয় যে এই ক্ষেত্ৰত ভালেমান নতুন দিশ পোহৰলৈ আহিছে আৰু সেইসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান তীব্ৰতৰ কৰিবলৈ চৰকাৰে পণ লৈছে।
1: যোৱা 1 মাহত যথেষ্ট ড্ৰাগ ধৰিছে, বিশেষ

0: গুৱাহাটীতে আমি এটা কনসাইনমেন্ট ধৰিছো প্ৰায় 80 কোটি টকাৰ, যিটো পাঞ্জাবাদ যোৱাৰ কাৰণে ৰেডি হৈ আছিল। প্ৰতিদিনে আমি ড্ৰাগছ ধৰি আছো, কিন্তু এইটো বহুত ডাঙৰ এটা মিনান জয়, কাৰণ মই সিদিনাখন গুৱাহাটীতো কৈ আছিলো 10 জনে মিলি ইমান ইমান পকেটত লৈ ললেই 10 কোটি টকা ওলাই গ'ল। কিন্তু এটা আমাৰ লেখীয়া বেয়া খবৰ আছে, ইমান দিন মৰেদি ড্ৰাগছ আহি আছিলে, এতিয়া নতুনকৈ চাংলাং মায়ানমাৰৰ পৰা চাংলাং, চাংলাঙৰ পৰা তিনিচুকীয়া হৈ আৰু এটা নতুন কৰিডৰ এটা আৰম্ভ হৈছে। কিন্তু যোৱা কিছুদিনত আমি তিনিচুকীয়াত ড্ৰাগছ ধৰিছো আৰু পেডলাৰবিলাকে আমাক কোৱা মতে চাংলাং হৈ পেলাই তেওঁলোক আহিছে অৰুণাচল দি। এইটো এটা ডেফিনেটলি নতুন ড্ৰাগছ ৰুট হৈছে, যিটো আমাৰ উজনি অসমৰ কাৰণে এটা খুব অমংগলৰ চিন এটা কঢ়িয়াই আনিছে।
1: শিৱসাগৰত বীৰ লাচিত সেনাৰ নেতা মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে এই ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিয়া হৈছে, যদি হত্যা কৰা হৈছে তেন্তে নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ কয়। দেশৰ ৰাজধানী দিল্লীৰ সৈতে গুৱাহাটীক সংযোগ কৰা ৰেলপথছোৱা দ্বৈত ৰেলপথৰ পৰা 4টা লাইনযুক্ত ৰেলপথলৈ উন্নীত কৰা হ'ব বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে কয় যে গুৱাহাটী দিল্লী সংযোগী ৰেলপথছোৱাকে ধৰি দেশৰ 7টা অতি ব্যস্ত ৰেলপথ 4টা লেনযুক্ত ৰেলপথলৈ উন্নীত কৰা হ'ব। তেওঁ কয় যে এই 7টা ৰেলপথৰ মুঠ দৈৰ্ঘ 11,000 কিলোমিটাৰ আৰু দেশৰ মুঠ ৰেলগাড়ীৰ 41% এই ৰেলপথছোৱাৰে চলাচল কৰে। তেওঁ গুৱাহাটী দিল্লীৰ মাজৰ পথছোৱাৰ বিতং প্ৰকল্প প্ৰতিবেদন DPR প্ৰস্তুত কৰি থকা হৈছে বুলিও জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰলাল খট্টাৰক সাক্ষাৎ কৰে। তেওঁ বৈঠকত অসমৰ শক্তি স্বাৱলম্বিতা, গুৱাহাটীৰ বিদ্যুৎ আন্তঃগাঁথনি আৰু নগৰ উন্নয়নক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে দীঘলীয়া আলোচনাত মিলিত হয়। বিশেষকৈ অসমৰ দীৰ্ঘম্যাদী বিদ্যুৎ চাহিদা, কেন্দ্ৰীয় উৎপাদন কেন্দ্ৰৰ পৰা আবণ্টিত বিদ্যুতৰ সদ্ব্যৱহাৰ আৰু মাটিৰ তলেৰে কেবল স্থাপন কৰি গুৱাহাটীৰ বিতৰণ নেটৱৰ্ক সুদৃঢ়কৰণত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। দুয়োগৰাকী নেতাই লগতে গেছ আধাৰিত বিদ্যুৎ উৎপাদনৰ বাবে প্ৰাকৃতিক গেছৰ সদ্ব্যৱহাৰ আৰু মূল্য নিৰ্ধাৰণক লৈও মত বিনিময় কৰে। বৈঠকত শ্ৰীখাট্টাৰে অসমৰ উন্নয়নমূলক পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। আমিনগাঁৱৰ সাঁতোৰ প্ৰকল্পস্থিত ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰটো কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কালি কেন্দ্ৰটো পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰটোৰ সকলো সুবিধা আৰু উদ্বোধনী প্ৰস্তুতিৰ বুজ লয়। কেন্দ্ৰটো পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: আমাৰ স্পৰ্টছ পাৰ্চনসকলৰ কাৰণে মুকলি কৰি দিয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই 28 তাৰিখত, এইটো অলৰেডি মানে কৰিব ওলাইছে আৰু সেইদিনা অপেন হ'ব। আৰু সেইদিনাৰ পৰা আন্তঃগাঁথনিটো বা সেইটো যিটো চুইমিঙৰ আমাৰ গোটেই ব্যৱস্থাটো আছে সেইটো চাইক আমাৰ স্পৰ্টছ অথৰিটি অফ আছাম আৰু চাইৰ মাজত MOU হয়, সেইদিনাৰ পৰা চাইয়ে সেইটো ল'ব আৰু তেওঁলোকে ইয়াতে একাডেমীৰ নিচিনাকে চলাই থাকিব গোটেই। গতিকে আমাৰ যিমান আছে ইচ্ছুক অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি চুইমিং কোট ইয়াতে মানে দিব পাৰিব।
1: ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অধীনৰ এই কেন্দ্ৰটো 1309 আসন বিশিষ্ট দৰ্শক বিথিকাৰে সমৃদ্ধ। প্ৰকল্পটোত 50 মিটাৰ দৈৰ্ঘৰ 9টা লেনযুক্ত মূল প্ৰতিযোগিতামূলক পুল আৰু 5 মিটাৰ গভীৰতাৰ 25×20 মিটাৰ জোখৰ এটা ড্ৰাইভিং পুখুৰী অন্তৰ্ভুক্ত হৈ আছে। কেন্দ্ৰটোত 30 গৰাকী এথলীটৰ প্ৰশিক্ষণৰ সুবিধা থাকিব। কাইলৈ উদ্বোধনী অনুষ্ঠানত অসম ক্ৰীড়া প্ৰাধিকৰণ, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বেডমিণ্টন সন্থাৰ লগত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হ'ব। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মেৰা যুৱ ভাৰত কাৰ্যসূচীৰ অধীনত আয়োজিত এই অনুষ্ঠান সমগ্ৰ দেশতে আয়োজন কৰা হ'ব। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ 2খনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ ল'ব। ডিব্ৰুগড়ত আজি আয়োজিত অনুষ্ঠানত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুটিয়া উপস্থিত থাকিব। দিনৰ 10:30 বজাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। চাংচাৰীৰ এইমছ, দক্ষিণ শালমাৰা মানকাছৰ মহাবিদ্যালয় আৰু টিহু মহাবিদ্যালয়তো এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। BTCৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীয়ে কালি সন্ধিয়া তামোলপুৰৰ কুমাৰী কাটাস্থিত নিজা বাসগৃহত আত্মহনন কৰে। আমাৰ তামোলপুৰৰ সংবাদদাতাই বিশেষ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা মতে প্ৰয়াত নাৰ্জাৰী বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল। ঘটনাৰ পাছতে তামোলপুৰ আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পৰা 4 বাৰকৈ পৰিষদীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা নাৰ্জাৰীৰ বিয়োগত BTRৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণে শোক প্ৰকাশ কৰিছে। 2010 চনৰ উপ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে BPFৰ হৈ নিৰ্বাচিত হোৱা নাৰ্জাৰীয়ে একেৰাহে 3বাৰ BPFৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। 2025 চনত BTCৰ পৰিষদীয় নিৰ্বাচনত তেওঁ 4থবাৰৰ বাবে BJPৰ হৈ জয়লাভ কৰিছিল।

0: শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি পঞ্চম দিনা ছটা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 229 ৰাণৰ পৰা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। শ্ৰীলংকা সম্প্ৰতি ভাৰততকৈ সামগ্ৰিকভাৱে 16 ৰাণত আগবাঢ়ি আছে। শ্ৰীলংকাই কালি 290 ৰাণত প্ৰথম ইনিংছ সামৰে আৰু ফল' অনৰ সন্মুখীন হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণা আৰু মানৱ সুথাৰে তিনিটাকৈ উইকেট দখল কৰে। সাৰং জৈনে দুটা উইকেট লাভ কৰে। ইয়াৰ আগেয়ে ভাৰতে 9 উইকেটৰ বিনিময়ত 503 ৰাণত প্ৰথম ইনিংছ সমাপ্তিৰ কথা ঘোষণা কৰে। ভাৰত সম্প্ৰতি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত নেপালত হোৱা ভয়াৱহ আকস্মিক বান আৰু জনধনৰ লগতে আন্তঃগাঁথনিৰ ক্ষয়ক্ষতিৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে। অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তা, দি চেণ্টিনেল, আমাৰ অসম, দৈনিক অসম, দৈনিক জনমভূমি, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, দি আছাম ট্ৰিবিউন কাকতত নেপালৰ বিধ্বংসী বানৰ বাতৰিটোৱে মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। নেপালৰ বানৰ ফলত 133গৰাকী ভাৰতীয়সহ 300+ বিদেশী নাগৰিকৰ কোনো সংসূত্ৰ নাই বুলি দৈনিক অসম কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। এই জলপ্ৰলয়ত এই মুহূৰ্তলৈ 160জনৰ মৃত্যু আৰু 750জনৰো অধিক লোক নিৰুদ্দেশ হৈ আছে বুলি দি আছাম ট্ৰিবিউন কাকতে আনুষ্ঠানিক তথ্য সন্নিৱিষ্ট এটা বাতৰি প্ৰকাশ কৰিছে। চীন আৰু নেপালে বৰ্তমানো জলপ্ৰলয়ৰ কাৰণ নিৰ্ণয় কৰিব পৰা নাই বুলি দৈনিক জনমভূমি কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম গ্লেচিয়াৰ ভাগি নেপালত জলপ্ৰলয়, পৰ্যটকসহ শ শ লোকৰ মৃত্যুৰ আশংকা। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ৰাজ্যৰ সাঁচিকাঠ খণ্ডৰ বহনক্ষম উন্নয়ন আৰু প্ৰসাৰৰ উদ্দেশ্যে গঠিত বহুবিভাগীয় কাৰ্যবাহিনীৰ প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক আৰু অংশীদাৰসকলৰ সৈতে দিনজোৰা মত বিনিময় সভা কালি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যৰ আনুমানিক 3,00,000 হেক্টৰ ভূমি সামৰি ৰোপণ কৰা সাঁচি গছৰ বিপুল সম্পদক মূলধন হিচাপে লৈ প্ৰসংস্কৰণ, মূল্য সংযোজন, বিপণন আৰু ৰপ্তানি সাঙুৰি সুসংহত মূল্য শৃংখলা গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়। সাঁচিকাঠৰ অংশীদাৰসকলৰ বৈঠকৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰী বিমল বৰাই সাঁচিকাঠক লৈ অসমৰ অৰ্থনীতি যাতে শক্তিশালী হৈ উঠে, এই ব্যৱসায় যাতে আইনসন্মতভাৱে গঢ় লয় তাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তেওঁ কয় যে নীতি, আন্তঃগাঁথনি উদ্যোগৰ মাধ্যমেৰে ৰূপায়িত কৰিলেহে সম্ভাৱনাৰ উত্তৰণ সম্ভৱ হৈ উঠে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। নেপালৰ আকস্মিক বানত কমেও 160জন লোকৰ মৃত্যু, 133গৰাকী ভাৰতীয় নাগৰিকসহ 750জন সন্ধানহীন। ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজনীয় পুঁজি আবণ্টনৰ আশ্বাস। গুৱাহাটী দিল্লী সংযোগী ৰেলপথছোৱা 4টা লাইনযুক্ত ৰেলপথলৈ উন্নীত কৰা হ'ব বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ঘোষণা। ৰাজ্যৰ উন্নয়নমূলক পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সকলো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি। আৰু কলম্বো টেষ্টৰ আজি অন্তিম দিনা শ্ৰীলংকাৰ 6 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 229 ৰাণৰ পৰা দ্বিতীয় ইনিংছৰ খেল আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ এহৰূপ আৰু দিনৰ 11:00 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরূপ।
1: নমস্কার, জিলার এহরূপ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছো শিৱসাগৰ জিলাৰ এহৰূপ। আমাৰ সৈতে আছে শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতা মুজাহিদ আলী। 19 জুলাইত নগা পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে অবিভক্ত শিৱসাগৰ জিলাত আকস্মিক আৰু অভূতপূৰ্ব বান পৰিস্থিতিৰ সৃষ্টি কৰে। জিলাখনৰ শ শ গাঁও এই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। জিলাখনত এতিয়া বানৰ পানী শুকাইছে যদিও ৰাইজৰ দুখ দুৰ্গতিৰ এতিয়াও অন্ত পৰা নাই। এই সন্দৰ্ভত আমাক সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: জুলাই মাহৰ 19 তাৰিখে হঠাতে অহা বানে শিৱসাগৰ জিলাত ভাবিব নোৱাৰা ক্ষতি কৰি গল। এই বানে জিলাখনৰ জনজীৱন ব্যাপকভাৱে বিপৰ্যস্ত কৰি তোলে। নেৰানেপেৰা বৰষুণ, উফন্দি উঠা নদ নদীৰ জলপৃষ্ঠ আৰু পানী ওলাই যোৱাৰ স্বাভাৱিক পথ বাধাগ্ৰস্ত হোৱাৰ ফলত শিৱসাগৰ চহৰকে ধৰি জিলাখনৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছিল। চৰকাৰীভাৱে লাভ কৰা তথ্য অনুসৰি জিলাখনৰ 385খন গাঁও বানৰ কবলত পৰিছিল।

0: ফলস্বৰূপে জিলাখনৰ 4 লাখৰো অধিক লোক ব্যাপক ক্ষতিৰ সন্মুখীন হৈছিল। বানপানীয়ে শিৱসাগৰ চহৰৰ 6টা ৱাৰ্ড, আৱাসিক অঞ্চল, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বহু চৰকাৰী কাৰ্যালয় প্লাৱিত কৰাৰ লগতে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ পথত যাতায়াত ব্যাহত কৰিছিল। সমান্তৰালভাৱে কৃষিভূমি, ঘৰ বাৰী, পশুধন আৰু অন্যান্য সম্পত্তিৰ ব্যাপক ক্ষতিসাধন কৰে এই বানে। বানত বহু পৰিয়ালে ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰ অথবা নিৰাপদ স্থানলৈ স্থানান্তৰিত হ'বলগীয়া হৈছিল। শিৱসাগৰ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বানত জিলাখনৰ 31 জন লোকৰ মৃত্যু হোৱাৰ লগতে আন 3 জন লোক সন্ধানহীন হৈছিল। অৱশ্যে বিভিন্ন সময়ত প্ৰকাশিত তথ্যত মৃত্যুৰ সংখ্যা পৃথক হোৱা দেখা যায়। বানৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰে জিলাখনৰ শিক্ষাখণ্ডত। জিলাখনৰ 1,232খন বিদ্যালয়ৰ ভিতৰত প্ৰায় 545খন বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য জিলাখনৰ শিক্ষা বিভাগে প্ৰকাশ কৰিছিল। বানৰ বাবে জিলাখনৰ বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ পাঠ্যপুথি হেৰুৱাব লগা হৈছিল। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ক্ষতি হ্ৰাস কৰাৰ বাবে শিক্ষা বিভাগে প্ৰথম পৰ্যায়ত জিলাখনত প্ৰায় 1.41 লাখ পাঠ্যপুথি যোগান ধৰিছিল। বানৰ বাবে বহু বিদ্যালয় সাময়িকভাৱে বন্ধ হৈ পৰিছিল।
1: গণিত শিক্ষাক জনপ্ৰিয় কৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। ভিতৰুৱা গাঁৱত আৱাসিক শিবিৰ পাতি 8ম, 9ম আৰু 10ম শ্ৰেণীৰ 150 শতাধিক শিক্ষাৰ্থীক গণিত শিক্ষা প্ৰদান কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
0: শিৱসাগৰ জিলাৰ ডিমৌৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত আয়োজন কৰা 7-দিনীয়া গ্ৰীষ্মকালীন গণিত শিবিৰৰ যোৱা 19 জুলাইত সামৰণি পৰে। গণিত শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত শিবিৰটোত অঞ্চলটোৰ 6খন বিদ্যালয়ৰ 8ম, 9ম আৰু 10ম শ্ৰেণীৰ 150 শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগে বিগত 25 বছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত ধাৰাবাহিকভাৱে এনে গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰি আহিছে। এইবাৰ ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত শিবিৰটোত বিশ্ববিদ্যালয়খনৰ গণিত বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অস্থায়ীভাৱে বিদ্যালয়খনত অৱস্থান গ্ৰহণ কৰি অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক গণিতৰ বিভিন্ন বিষয় সহজ আৰু প্ৰায়োগিক পদ্ধতিৰে পাঠদান কৰে। শিবিৰৰ সামৰণি উপলক্ষে শিক্ষাৰ্থীসকলৰ মাজত এক মূল্যায়নমূলক পৰীক্ষাও অনুষ্ঠিত কৰা হয়। সামৰণি অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক তাজিদ আলী উপস্থিত থাকি গণিত শিক্ষাৰ প্ৰয়োজনীয়তা আৰু এনে শিবিৰৰ তাৎপৰ্য সম্পৰ্কে বক্তব্য আগবঢ়ায়।
1: শিৱসাগৰৰ কন্যা আস্থা চৌধুৰীয়ে 79 সংখ্যক ছিনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপত অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে। আহমেদাবাদত 16ৰ পৰা 21 জুনলৈ অনুষ্ঠিত প্ৰতিযোগিতাৰ মহিলাৰ 100 মিটাৰ বাটাৰফ্লাই ইভেণ্টত আস্থাই ৰূপৰ পদক দখল কৰে। ইয়াৰ পূৰ্বে একে প্ৰতিযোগিতাতে মহিলাৰ 200 মিটাৰ বাটাৰফ্লাইত সোণৰ পদক জয় কৰিছিল আস্থাই। আনহাতে 4x200 মিটাৰ মিক্স মেডেল ৰিলে ইভেণ্টতো দলগতভাৱে ব্ৰঞ্জৰ পদক লাভ কৰি আস্থাই প্ৰতিযোগিতাখনত মুঠ 3টা পদক লাভ কৰিবলৈ সমৰ্থ হয়। বানে গৰকি যোৱা জিলাখনৰ ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে চৰকাৰৰ সমান্তৰালভাৱে এইবাৰ স্বেচ্ছাসেৱী দল সংগঠনসমূহে ব্যাপক ৰূপত আগুৱাই আহিছিল। চাউল, দাইল, খোৱা পানী আদি চৰকাৰীভাৱে বান প্ৰভাৱিত অঞ্চলসমূহত যিদৰে বিতৰণ কৰা হৈছিল, ঠিক একেদৰেই মানৱ দৰৱী অনেক দল সংগঠনে শিৱসাগৰ ৰাইজৰ কাষত বিপদৰ সময়ত বন্ধুৰূপে থিয় দি মানুহবোৰে যাতে পুনৰ স্বাভাৱিক জীৱনৰ ছন্দ ঘূৰাই পায় তাৰ বাবে আন্তৰিক প্ৰচেষ্টা গ্ৰহণ কৰিছিল। চৰকাৰীভাৱে বানত ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰাথমিকভাৱে 15,000 টকাৰ সাহায্য আৰু পৰৱৰ্তী সময়ত অতিৰিক্ত 10,000 টকা দিয়াৰ কথা ঘোষণা কৰা হৈছিল আৰু সেই প্ৰচেষ্টা এতিয়াও জিলাখনত চলি আছে। আজি জিলাৰ ৰেহৰূপৰ পৰা এতিয়া আমি ইমানতে বিদায় লৈছো। কাইলৈ আপোনালোকৰ বাবে লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

জিলা ৰেহৰূপ অনুষ্ঠানত আজি শিৱসাগৰ জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা মুজাহিদ আলিক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো আপোনালোকৰ প্ৰিয় গীতৰ অনুষ্ঠান লাইভ ফোন ইন কল্পতৰু। আপোনাৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰে। আমাৰ ফোন নম্বৰ দুটি হৈছে 0361-266-2325 আৰু 9435405223। ফোন নম্বৰ দুটি পুনৰ কৈ দিছোঁ, 0361-266-2325, 94354-05223। প্ৰিয় শ্ৰোতা, আজি অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ টিকেটেৰে।

0: আমি প্ৰথমগৰাকী শ্ৰোতাৰ ওচৰলৈ যাব বিচাৰিছোঁ। হেল্ল' হেল্ল'
1: হেল্ল'
0: হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে?
1: মই বঙাইগাঁও জিলাৰ পালেংবাৰীৰ পৰা বিতুমণি ৰায়ে কৈছোঁ।
0: হয় ৰায় ডাঙৰীয়া, কেনে আছে আপুনি?
1: মই ভালে আছোঁ দে, আপোনালোকৰ আশীৰ্বাদত।
0: হয়, আজি আপুনি কি গান শুনিব বিচাৰিব?
1: বিউটি শৰ্মা বৰুৱাৰ মা হালধিৰে গীতটি শুনিব বিচাৰিছোঁ।
0: হয় হয়, আপোনাৰ অনুৰোধৰ গীতটিৰ মাজলৈ আমি যাম। বিউটি শৰ্মা বৰুৱা আপোনাৰ প্ৰিয় নেকি বাৰু?
1: বিউটি শৰ্মা বৰুৱা এগৰাকী মোৰ প্ৰিয় শিল্পী, বহু আছে, সকলোৰে গান ভাল পাওঁ।
0: হয় হয়,
1: আজি গীতটি শুনিব বিচাৰিছোঁ আৰু, বহুদিন শুনা নাই।
0: এটি খুব জনপ্ৰিয় গীত, তেন্তে আপোনাৰ অনুৰোধত আমি গীতটি শুনাই দিছোঁ।
1: মোৰ লগত আছে মোৰ মা আছে,
0: হয়,
1: মোৰ ভণ্টি আছে,
0: হয়,
1: আৰু আমাৰ ভতিজী আছে, ভাগিনী আছে।
0: হয়, ঠিক আছে, আপোনাৰ অনুৰোধত সকলোৰে বাবে আমি বিউটি শৰ্মা বৰুৱা বাইদেউৰ গীতটি শুনাবলৈ লৈছোঁ।
1: ধন্যবাদ।

প্ৰিয় শ্ৰোতা, আজি সন্ধিয়া 7:20ৰ পৰা প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি 2026ৰ ডঃ ভৱেন্দ্ৰনাথ শইকীয়া বঁটাপ্ৰাপক বিশিষ্ট অভিনেত্ৰী জুৰি

0: শৰ্মা, আঠ ধৰিব প্ৰাণজিৎ পিতম কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:20 পৰা হেল্ল' যুৱবাণী। আমি পুনৰ আপোনালোকৰ ফোনৰ মাজলৈ ঘূৰি যাব বিচাৰিছোঁ। হেল্ল' হেল্ল'
1: হেল্ল'
0: হয়, কোনে কৈছে বাৰু?
1: মই গোৱালপাৰা

0: हेलो हेलो,
1: হেল্ল'
0: হয় নমস্কাৰ, কোনে কৈছে বাৰু?
1: নমস্কাৰ বাইদেউ সুপ্ৰভাত। মই বজালি জিলাৰ বৰবিনদী গাঁৱৰ পৰা খনিন দত্তই কৈ আছোঁ
0: দত্ত ডাঙৰীয়া কেনে আছে?
1: বাইদেউ। এনে একৰকম আছোঁ আৰু, মইতো দৃষ্টিহীন, গতিকে এনে আছোঁ আৰু, বিশেষ অসুখ নাই হোৱা।
0: হয়, নিৰোগী হৈ
1: এনে
0: থকাটোৱে অতি ভাল কথা, অতি সুখ খবৰ।
1: আপোনালোক আছে ভালে?
0: হয় হয়, আৰু ৰেডিঅ'টো আপোনাৰ চাগে খুব প্ৰিয়।
1: ৰেডিঅ'টো বুলি কওঁতে ৰেডিঅ' নহয়, মই সৰু মোবাইল এটাতে শুনি আছোঁ আৰু সেইটো মোবাইলেদিয়ে আপোনালোকক ফোন কৰি আছোঁ।
0: হয় হয়, আপোনালোকৰ ঠাইত ছিগনেল ভালকৈ পায়নে মোবাইলত?
1: হয়, মোবাইলত এনে নাপায়, কিন্তু সৰু মোবাইলটোৰ পৰা মই পিন এটা ব্যৱহাৰ কৰি বাহিৰলৈকে এডাল তাঁৰ সংযোগ কৰিছোঁ,
0: হয়,
1: সেনেকেহে শুনো।
0: আপুনি ইমান কষ্টৰ মাজতো ৰেডিঅ' শুনে, আমি খুব ভাল পালোঁ শুনি।
1: নহয় উপায় নাই বাইদেউ, মই একো কাম কৰিব নোৱাৰোঁ যে বিছনাতে শুই থাকোঁ, বিছনাতে বহি থাকোঁ।
0: হয় হয়,
1: ল'ৰাজনে সেইখিনি কানেকশ্যন কৰি দিছে, ল'ৰাজন ক্লাছ 10 মানৰ ছাত্ৰ,
0: হয়
1: সি সেইখিনি কৰি দিয়ে আৰু যত্ন কৰি।
0: হয় হয়, আমি পাৰিলে বাৰু আপোনাক ৰেডিঅ' এটা দিয়াৰ ব্যৱস্থা কৰিম, আৰু আপুনি ৰেডিঅ'ৰ অনুষ্ঠান ইমান কষ্টৰ মাজতো শুনাৰ বাবে আমি বহুত কৃতজ্ঞ। আজি বাৰু আপুনি
1: মইতো
0: কোনটো গীত শুনিব বিচাৰিব?
1: যিটো সোণোৱাল আৰু সাধনা স্বৰ্গমৰ যিকোনো এটি গীত বজাই দিলে হ'ব, নহ'লে লুনা সোণোৱালৰ।
0: হয় ঠিক আছে, আপোনাৰ অনুৰোধত আমি যিটো শুনোৱাল আৰু
1: কিছুমান ছটান নাম ল'ব খুজিছিলোঁ বাইদেউ।
0: নিশ্চয় নিশ্চয়।
1: হেল্ল'
0: হয় নিশ্চয় ক'বচোন।
1: মইনা দাস,
0: হয়
1: ৰূপালী কলিতা আৰু মাধৱী নাথ, তেখেতসকললৈ মই গানটি উপহাৰ হিচাপে আগবঢ়ালোঁ, লগতে আপোনালোকৰ অনুষ্ঠান পৰিৱেশন কৰা সকলো শ্ৰোতালৈ।
0: আপোনালৈ অশেষ ধন্যবাদ থাকিল, আৰু আপোনাৰ অনুৰোধত এতিয়া জিতুল সোণোৱাল আৰু সাধনা স্বৰ্গমৰ গীতটি শুনাইছোঁ।

মূত্ৰাশয়ৰ বিভিন্ন ৰোগ সম্পৰ্কে আপুনি চিন্তিত নেকি? এই ৰোগৰ লক্ষণসমূহ কেনেধৰণৰ? কি ধৰণৰ সজাগতাৰ প্ৰয়োজন? এনে বিভিন্ন প্ৰশ্নৰ উত্তৰ পাবলৈ শুনিবলৈ নাপাহৰিব কাইলৈৰ প্ৰভাতী তৰংগ মহাবাহু শাখাত পুৱা 9:20ৰ পৰা লাইভ এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰিবলগীয়া অনুষ্ঠানটিৰ অতিথি মূত্ৰাশয়ৰ বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক তথা কিডনী সংৰোপণ বিশেষজ্ঞ ডাঃ চন্দন ফুকন, আঁত ধৰিব ইন্দ্ৰজিৎ দাসে। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিত ভাগ ল'বলৈ আমাৰ ফোন নম্বৰ 03612662325, 03612661876। হেল্ল' হেল্ল'

দুৰ্ভাগ্যবশতঃ আমাৰ ফোনৰ সংযোগ বিচ্ছিন্ন হৈছে। অনুষ্ঠানত আমি এইবাৰ শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

প্ৰিয় শ্ৰোতা, আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানত মোক ষ্টুডিঅ'ত আৰু ডিউটিৰ ৰুমত বিশেষভাৱে সহায় কৰিলে দেৱাশীষ ৰাজকুমাৰে। নিয়ন্ত্ৰণ কক্ষত আছিল ধীৰাজ বৈশ্য, কৌস্তৱ দাস, নিখিল শৰ্মা আৰু অমলেশ কলিতা। এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু মৃগাংক কৃষ্ণত্ৰেয়, আৰু ষ্টুডিঅ'ত আছিলোঁ মই প্ৰেৰণা খনিকৰ। জুবিন গাৰ্গৰ কণ্ঠৰ গীতটিৰে আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি ইমানতে সামৰিছোঁ।

0: জুবিন গাৰ্গ আৰু মৃন্ময় মমতাৰ কণ্ঠগীতটিৰে আজি সামৰা হ'ল ফোন ইন কল্পতৰুৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ।

0: কলেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে উচ্চ ৰক্তচাপ হৃদৰোগ ডায়েবেটিছ থাইৰয়ড কেন্সাৰ আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা
1: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল পশ্চিম বৰাগাঁও গুৱাহাটী সুস্থ জীৱনৰ বিশ্বস্ত লগৰী
3: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800420223 নম্বৰত

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ নিবেদন কৰিছো মাটিৰ গান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো শুভৰাম হাজৰিকা আৰু মনোময়ী পাঠকৰ কণ্ঠত এটি লোকগীত।

0: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্রম কৰাত সহায় কৰে।
1: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সে লৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রী নম্বৰ 1800-420-2233 কল কৰক।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রী নম্বৰ 1800-420-2233 নম্বৰত।
3: মাটিৰ গান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ এটি ডিমাচা গীত অনিল চন্দ্ৰ বৰ্মনৰ কণ্ঠত।

Oh, my God.

0: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময় লওয়া একটা বুদ্ধিমানের সিদ্ধান্ত আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
1: মন্নাপুরম ফাইনান্সেলও আহিছে ইজি ইএমআই গোল্ড লোন স্কিম। আপনি মাহেকীয়া কিস্তির জড়িয়ে সুদ পরিশোধ করবেন, ইয়ার ফলত আপনার বিত্তীয় পরিকল্পনা আরো অধিক স্মার্ট হয়ে পড়ব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰাম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233-ত কল কৰক।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰাম ফাইনেন্সলৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰাম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: মাটিৰ গান অনুষ্ঠানৰ শেষত এইবাৰ শুনাবলৈ লৈছো ৰামধন দেউৰী আৰু সংগীতবৃন্দৰ কণ্ঠত এটি দেউৰী গীত।

คุณอีกแล้วเฮีย

মাতৃৰ গান অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমাংগ।

0: কথা তেওঁলোকে যিহেতু মেধাৱী ছাত্ৰ ছাত্ৰী একোজন, গতিকে আমি তেওঁলোকক আৰু কিছু উঠা জোকাবৰ কাৰণে চৰকাৰৰ এই অভিলাষী আঁচনি আছে। আমি আশা কৰিছো ইয়াৰ ফলত তেওঁলোকে আনবাৰৰ নিচিনাকে যথেষ্ট উপকৃত হ'ব।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক উজনি অসমৰ 4খন জিলাৰ বান সন্দৰ্ভত 3 নৱেম্বৰৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই উজনি অসমৰ শেহতীয়া বানৰ উচিত তদন্তৰ অনুৰোধ জনাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি লৈ কালি ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে। আবেদনখনত দেৱব্ৰত শইকীয়াই শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত শেহতীয়াকৈ সৃষ্টি হোৱা অভূতপূৰ্ব বান প্ৰকৃততে কোনো প্ৰাকৃতিক দুৰ্যোগ নহয়, বৰং দিখৌ নৈ আৰু ইয়াৰ উপনৈসমূহত চলি থকা অবাধ খনন আৰু গাফিলতিৰ ফল বুলি উল্লেখ কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে ৰাইজৰ ন্যায় আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত আদালতত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ো উত্থাপন কৰে। তেওঁ দিখৌ আৰু ইয়াৰ উপনৈসমূহত সকলো ধৰণৰ অবৈধ খনন তৎকালীন আৰু স্থায়ীভাৱে বন্ধ কৰাৰ লগতে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি শীঘ্ৰে খনন কাৰ্যবাহিনী গঠন কৰিবলৈ দাবী জনায়। ইয়াৰ উপৰি সমগ্ৰ ঘটনাৰ সত্যাসত্য উদঘাটনৰ বাবে এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত উচ্চ ক্ষমতাপ্ৰাপ্ত তদন্ত সমিতি গঠন কৰা, বান্ধৰ পানী এৰা সন্দৰ্ভত স্পষ্ট বৈজ্ঞানিক নীতি প্ৰস্তুত কৰা আৰু মানৱসৃষ্ট এই দুৰ্যোগৰ বাবে দায়ী বিষয়া আৰু দোষী লোকৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰিবলৈ দাবী জনায়। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, স্বাধীনতা যুঁজাৰু, বিশিষ্ট সমাজবাদী নেতা গোলাব বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান পৰহিলৈ গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ সংস্কৃতি প্ৰতিষ্ঠান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। গুৱাহাটী প্ৰেছ ক্লাবত কালি অনুষ্ঠিত এখন সংবাদমেলত গোলাব বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰামকৃষ্ণ শৰ্মাই এই কথা প্ৰকাশ কৰে। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী, নতুন দিল্লীৰ ডঃ ৰাম মনোহৰ লোহিয়া, গৱেষণা ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰঞ্জন সিং আৰু জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক প্ৰশান্ত ৰাজগুৰুৱে গোলাব বৰবৰাৰ জীৱনজোৰা কৰ্মৰাজীৰ বিষয়ে আলোকপাত কৰিব। হিন্দু মজদুৰ সভাৰ সাধাৰণ সম্পাদক আৰু বিশিষ্ট শ্ৰমিক নেতা হৰভজন সিং সিন্ধুৱে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ডঃ পৰমানন্দ মজুমদাৰ সম্পাদিত গোলাব বৰবৰাৰ ৰচনাৱলীৰ দ্বিতীয় সংস্কৰণো উন্মোচন কৰা হ'ব। সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ পঞ্চদশ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ কালি পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। অভ্যৰ্থনা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক পোনাকণ বৰুৱা আৰু মটক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি উদয় শংকৰ মোহনে পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা একুৰি গছপুলি ৰোপণ কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি 20গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ষ্টুডিঅ'ত আছো মই মীনাক্ষী, ডিউটি ৰুমত ব্ৰজমোহন প্ৰসাদ, নিয়ন্ত্ৰণ কক্ষত আছে কিশোৰ কুমাৰ শৰ্মা, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু হৰমোহন বৰ্মন। এফ এম ট্ৰান্সমিটাৰত আছে পপী চন্দ, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিজিত শৰ্মা আৰু আছিফ আহমেদ। শ্ৰোতাসকল, এতিয়া শুনো আহক পৰাগমালা লাইভ, আগবঢ়াইছে সুনন্দা তিৱাৰীয়ে।
3: পৰাগমালা পৰাগমালা

0: परागमाला। परागमाला।
1: परागमाला लाइव शुनिले एया आकाशवाणी गुवाहाटीर মহাবাহু।
2: জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
3: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি ইএমআই গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
2: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো ভাদৰ সুৰভি শীৰ্ষক এখনি সংগীতালক্ষ্য।

0: ভাদ শাওনৰ সেউজীয়া আচলত যেতিয়া বৰষুণে পাৰি থৈ যায় সপোনৰ দলিচা তেতিয়াই আহে ভাদ।
1: ভাদ মানে পথাৰৰ বুকুত সেউজীয়া সপোন, গাঁৱৰ বাটত বোকাৰ গোন্ধ আৰু সন্ধিয়া নামি অহাৰ লগে লগে নামঘৰৰ পৰা ভাহি অহা খোল তালৰ সেই চিনাকি ধ্বনি।
0: ভাদ মানেই যেন প্ৰকৃতিৰ ওঠত লাগি থকা ভক্তিৰ সুৰ। এই মাহটো আহিলেই অসমীয়া জীৱনৰ কোলাহলৰ মাজতেই যেন হৰিনামৰ ধ্বনিৰে নতুন সপোনৰ সঞ্চাৰ কৰে। মনটোৱে যেন কৈ উঠে, এই সময় আমি এক হোৱাৰ, এই সময় গুৰু দুজনাক কাষতে পোৱাৰ।

ভাদ মানে কেবল এটি মাহও নহয়, ভাদ মানে দবা, কাহ, খোলৰ ৰাগিত জাগি উঠা সংস্কৃতি আৰু মানুহৰ হৃদয়ত সাঁচি থোৱা এখন সপোনৰ বৰ অসম। তাতেই সোমাই থাকে ভাদৰ সুৰভি।

0: ভাদৰ সৈতে নামঘৰৰ সম্পৰ্ক যেন সেই বৰ গভীৰ আৰু বিশেষ। নামঘৰ অসমীয়া সমাজৰ হৃদয়, য'ত ধনী দুখীয়া, সৰু বৰ, জাতি বৰ্ণৰ পাৰ্থক্য পাহৰি মানুহ একেলগে বহে, য'ত খোলৰ প্ৰতিটো শব্দত সমাজৰ স্পন্দন শুনা যায়,
1: য'ত তালৰ প্ৰতিটো ঝংকাৰত এটি যুগৰ সংস্কৃতি জীয়াই থাকে, বৰগীতৰ সুৰত জীপাল হয় জীৱনৰ অমীয়া সুৰ, আৰু য'ত হৰিনামৰ প্ৰতিটো সুৰে মানুহৰ মনত জগাই তোলে এক সমাজমুখী আলোকময় পৰিৱেশ।
0: শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৈষ্ণৱ আন্দোলনে অসমীয়া সমাজক কেৱল ধৰ্মীয় পথেই দেখুওৱা নাছিল, তেওঁ সংগীত দিলে, সাহিত্য দিলে, নাট দিলে, চিত্ৰকলা দিলে, নৃত্যও দিলে, আৰু এইসমূহৰ মাজেৰে মানুহক মানুহৰ ওচৰলৈ অনাৰ এক মহান বাট দেখুৱালে। সেই ঐতিহ্যৰ প্ৰতিধ্বনি আজিও শুনা যায় ভাদৰ নামঘৰত।

0: ভাদৰ কথা ক'লে শ্ৰীকৃষ্ণৰ কথা নোকোৱাকৈ থাকিব পাৰি জানো? ভাদ মাহৰ অন্ধকাৰ এটি নিশা, মথুৰাৰ কাৰাগাৰ, চৌদিশে নিস্তব্ধতা, আৰু সেই অন্ধকাৰৰ মাজতেই জন্ম ল'লে এটি শিশুৱে,
1: যাৰ বাঁহীৰ সুৰে পিছলৈ অসংখ্য হৃদয়ক মোহিত কৰিলে শ্ৰীকৃষ্ণ।

0: ভাদমাহ আৰু সপোনৰ গাঁওখন কিমান যে আপোন! বৰষুণত তিতি থকা মাটিৰ বাট, পথাৰত হালি থকা সোণোৱালী ধান,
1: লগতে সকলোতকৈ ভাল লগা কথাটো হৈছে গধূলি হ'লেই যে ইজনে আনজনক সোধে,
0: নামঘৰলৈ যাবা?
1: এটি সাধাৰণ প্ৰশ্ন, কিন্তু সেই প্ৰশ্নৰ মাজতেই লুকাই থাকে এখন সমাজৰ আত্মীয়তা।
0: আইতা যায়, ককা যায়, মা দেউতা যায়, গাঁৱৰ সকলো ল'ৰা ছোৱালী যায়।
1: কোনোবাই খোল বজায়,
0: কোনোবাই তাল ধৰে,
1: কোনোবাই নাম গায়।
0: সুৰবোৰ পৃথক হ'লেও শেষত সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰীডালেই জিলিকি ৰয়।

সেইবাবে ভাদৰ ৰাতিত কেতিয়াবা এনে লাগে কোনোবা অদৃশ্য বৃন্দাবনৰ পৰা এটি বাঁহীৰ সুৰ ভাহি আহিছে।

0: কেতিয়াবা মনলৈ সকলোৰে এইটো ভাৱ আহে চাগে, ভাদৈ আমাক কি দিয়ে? মৰম, মানৱতা, সাহিত্য, সংস্কৃতি।
1: ভাদৰ সুৰভিত থাকে আইতাৰ প্ৰাৰ্থনা,
0: শিশুৰ হাঁহি,
1: কৃষকৰ ঘাম,
0: নামঘৰৰ খোল,
1: বৰগীতৰ সুৰ,
0: বৰষুণত তিতি থকা মাটিৰ সুবাস আৰু আমাৰ শিপাৰ সুবাস।
1: সেউজীয়া মনৰ প্ৰতিজন মানুহৰ বুকুত সদায় সজীৱ হৈ থাকক আমাৰ ভাদৰ।

0: ইমান পৰে শ্ৰোতাসকলে ভাদৰ সুৰভি শীৰ্ষক সংগীতালক্ষ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: हजारों लोगों में लगभग 300 भारतीय पर्यटक शामिल हैं। प्रधानमंत्री नरेंद्र मोदी ने नेपाल के प्रधानमंत्री बालेंद्र शाह से बात की और उन्हें हर संभव सहायता का आश्वासन दिया। भारत ने नेपाल के लिए 37 टन से अधिक मानवीय सहायता और आपदा राहत सामग्री, दवाइयां तथा खाद्य पैकेट की दूसरी खेप भेजी है। विदेश मंत्री डॉ एस जयशंकर ने सोशल मीडिया पोस्ट में कहा कि भारत नेपाल के अधिकारियों के साथ लगातार संपर्क में है और राहत कार्यों में पूरा सहयोग दे रहा है। भारत ने कल नेपाल के लोगों की सहायता के लिए 10 टन मानवीय सहायता और आपदा राहत सामग्री और आवश्यक दवाइयां भेजी थी। विदेश राज्य मंत्री कीर्तिवर्धन सिंह ने कहा है कि भारतीय बचाव दल प्रभावित क्षेत्र में मौजूद हैं और राहत अभियान में सक्रियता से जुटे हैं। विश्व बैंक ने प्रभावित क्षेत्रों में बचाव, राहत और पुनर्निर्माण के लिए नेपाल को आपातकालीन वित्तीय सहायता के रूप में 25 अरब नेपाली रुपए देने की पेशकश की है। वहीं नेपाल में बाढ़ के मद्देनजर उत्तर प्रदेश और बिहार में भी हाई अलर्ट कर दिया गया है। वित्त मंत्री निर्मला सीतारामन ने कल कनाडा की विभिन्न वित्तीय कंपनियों के वरिष्ठ अधिकारियों से मुलाकात की। उन्होंने तेजी से बढ़ती भारतीय अर्थव्यवस्था में निवेश बढ़ाने का आग्रह किया। बैठक में बीमा क्षेत्र में प्रत्यक्ष विदेशी निवेश की सीमा 74% से बढ़ाकर 100% करने और बुनियादी ढांचा क्षेत्र में निवेश के अवसर बढ़ाने पर चर्चा हुई। घरेलू शेयर बाजार के संवेदी सूचकांक में आज हल्की गिरावट दर्ज की गई। अंतिम समाचार मिलने तक सेंसेक्स 200 अंक गिरकर 77,273 पर और निफ्टी 50 अंक की गिरावट के साथ 24,158 पर था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: आकाशवाणी गुवाहाटी दुपरियार आंचलिक बातरी সৈতে মই অরুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল নেপালৰ আকস্মিক বানত কমেও 160 জন লোকৰ মৃত্যু, 300 গৰাকী ভাৰতীয় পৰ্যটক সন্ধানহীন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উজনিৰ 4খন জিলাৰ বান সন্দৰ্ভত 3 নৱেম্বৰৰ ভিতৰত উত্তৰ দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ, স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ উজনি মাজুলীৰ শ্ৰীৰাম চাপৰিৰ 50খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চিকিৎসকৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। নেপালত কালি হোৱা আকস্মিক বান পাছৰে পৰা সন্ধানহীন হৈ থকা সহস্ৰাধিক লোকৰ ভিতৰত প্ৰায় 300 গৰাকী ভাৰতীয় পৰ্যটক আছে। নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে আজি এই কথা সদৰি কৰে। তেওঁ লগতে বানৰ ফলত 160 জন লোকে প্ৰাণ হেৰুওৱা আৰু ৰছুৱা অঞ্চলত এই বিপৰ্যয়ৰ পাছৰে পৰা সহস্ৰাধিক লোক সন্ধানহীন হৈ থকা বুলি নিশ্চিত কৰে। ইপিনে আৰক্ষীৰ সূত্ৰই কালি ভোটেকোচি নদীৰ আকস্মিক বানৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত 3খন জিলাত মৃত্যু হোৱা লোকৰ সংখ্যা 172লৈ বৃদ্ধি পোৱা বুলি জানিবলৈ দিছে। ভাৰতে 37.5 টন মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য সামগ্ৰী, ঔষধ আৰু পেকেজ সামগ্ৰীৰ দ্বিতীয়টো খেপ নেপাললৈ প্ৰেৰণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে সাহায্য সামগ্ৰীলৈ দ্বিতীয়খন বিমান ইতিমধ্যে চুবুৰীয়া ৰাষ্ট্ৰখনলৈ ৰাওনা হৈছে। তেওঁ কয় যে ভাৰতে নেপালৰ কৰ্তৃপক্ষৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আছে আৰু দেশে চুবুৰীয়া ৰাষ্ট্ৰখনৰ উদ্ধাৰ অভিযানত সহায় কৰিব। উল্লেখযোগ্য যে ভাৰতে কালি দেশখনলৈ 10 টন সাহায্য সামগ্ৰী, অত্যাৱশ্যকীয় ঔষধ, অস্থায়ী আশ্ৰয়স্থলী, কম্বল, অনাময় সা সঁজুলি আৰু সৌৰ চাকি প্ৰেৰণ কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক উজনি অসমৰ 4খন জিলাৰ বান সন্দৰ্ভত 3 নৱেম্বৰৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াই উজনি অসমৰ শেহতীয়া বানৰ উচিত তদন্তৰ অনুৰোধ জনাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি লৈ কালি ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে। আবেদনখনত দেৱব্ৰত শইকীয়াই শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত শেহতীয়াকৈ সৃষ্টি হোৱা অভূতপূৰ্ব বান প্ৰকৃততে কোনো প্ৰাকৃতিক দুৰ্যোগ নহয়, বৰং দিখৌ নৈ আৰু ইয়াৰ উপনৈসমূহত চলি থকা অবাধ খনন আৰু গাফিলতিৰ ফল বুলি উল্লেখ কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে ৰাইজৰ ন্যায় আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত আদালতত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। তেওঁ দিখৌ আৰু ইয়াৰ উপনৈসমূহত সকলো ধৰণৰ অবৈধ খনন তৎকালে আৰু স্থায়ীভাৱে বন্ধ কৰাৰ লগতে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি শীঘ্ৰে খনন কাৰ্যবাহিনী গঠন কৰিবলৈ দাবী জনায়। ইয়াৰ উপৰি সমগ্ৰ ঘটনাৰ সত্যাসত্য উদ্ঘাটনৰ বাবে এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত উচ্চ ক্ষমতাপ্ৰাপ্ত তদন্ত সমিতি গঠন কৰা, বান্ধৰ পানী এৰা সন্দৰ্ভত স্পষ্ট বৈজ্ঞানিক নীতি প্ৰস্তুত কৰা আৰু মানৱসৃষ্ট এই দুৰ্যোগৰ বাবে দায়ী বিষয় আৰু দোষী লোকৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰিবলৈ দাবী জনায়। স্বাস্থ্যমন্ত্রী অশোক সিংহালে আজি পুৱা উজনি মাজুলীর শ্রীরাম চাপৰিৰ 50খন বিছনাযুক্ত আয়ুর্বেদিক চিকিৎসালয়খন পরিদর্শন করে। মন্ত্রীগৰাকীয়ে চিকিৎসালয়খনৰ কর্তৃপক্ষৰ সৈতে মত বিনিময় কৰি অভাৱ অভিযোগৰ বুজ লয়। শ্রীসিংহালে আজি মাজুলীত

0: কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। চিকিৎসালয়খন পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: অসমত 50 বিছনাযুক্ত আয়ুৰ্বেদিক হস্পিটেল আছে, হস্পিটেলটোৱে পূৰ্ণাংগ ৰূপ লোৱা নাই, সময় কিছু লাগে, খুটি নাতি লাহে লাহে আমি ঠিক কৰি যাওঁ। কিন্তু ইয়াত আহি এটা অনুভূতি হ'ল, পেচেণ্ট যিখিনি ইয়াত আহে তেখেতসকল সন্তুষ্ট, ডক্টৰৰ ব্যৱহাৰতো সন্তুষ্ট, আৰু ইয়াত প্ৰক্ৰিয়া আৰু চিকিৎসাটো তেখেতক মানে ভাল পাইছে যে ৰোগবোৰ নিৰাকৰণ হৈছে।
0: ৰাজ্যৰ সাঁচিকাঠ খণ্ডৰ বহনক্ষম উন্নয়ন আৰু প্ৰসাৰৰ উদ্দেশ্যে গঠিত বহুবিভাগীয় কাৰ্যবাহিনীৰ প্ৰথমখন গুৰুত্বপূৰ্ণ বৈঠক আৰু অংশীদাৰসকলৰ সৈতে দিনজোৰা মত বিনিময় সভা কালি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যৰ আনুমানিক 3,00,000 হেক্টৰ ভূমি সামৰি ৰোপণ কৰা সাঁচি গছৰ বিপুল সম্পদক মূলধন হিচাপে লৈ প্ৰসংস্কৰণ, মূল্য সংযোজন, বিপণন আৰু ৰপ্তানিক সাঙুৰি সুসংহত মূল্য শৃংখলা গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়। সাঁচিকাঠৰ অংশীদাৰসকলৰ বৈঠকৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই সাঁচিকাঠক লৈ অসমৰ অৰ্থনীতি যাতে শক্তিশালী হৈ উঠে, এই ব্যৱসায় যাতে আইনসন্মতভাৱে গঢ় লয় তাৰ বাবে আগবাঢ়ি আহিবলৈ আহান জনায়। তেওঁ কয় যে নীতি আন্তঃগাঁথনি উদ্যোগৰ মাধ্যমেৰে ৰূপায়িত কৰিলেহে সম্ভাৱনাৰ উত্তৰণ সম্ভৱ হৈ উঠে। ৰাজ্যত সাঁচিকাঠক লৈ থকা সম্ভাৱনাৰ পৰিসৰ বৃদ্ধি কৰাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি অসমৰ জনসাধাৰণ সাঁচিকাঠৰ পৰা তেল বা সুগন্ধি প্ৰসংস্কৰণৰ সৈতে জড়িত হৈ আছে। তেওঁ লগতে অসমত সাঁচিকাঠৰ সম্পূৰ্ণ মূল্য শৃংখলা গঢ়ি তোলাৰ পোষকতা কৰে। সন্মিলনত অংশ লৈ বিত্ত, পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাঁচিকাঠৰ উৎপাদকসকলে উপযুক্ত মূল্য লাভ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ অসমতে উৎপাদনৰ লগতে ব্যৱসায় কৰাৰ বাবে সকলোকে আহান জনাই কয় যে ইয়াত সকলো হলেহে ৰাজ্যলৈ বাহিৰৰ ক্ৰেতা আহিব আৰু এই ক্ষেত্ৰৰ সকলো বাধা আঁতৰিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি হানৈত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লে মিন হঙক সাক্ষাৎ কৰে। বৈঠকৰ অন্তত শ্ৰীমাৰ্ঘেৰিটাই সামাজিক মাধ্যমযোগে কয় যে তেওঁলোকে সাক্ষাৎকালত ভিয়েটনামৰ সাধাৰণ সচিব তথা ৰাষ্ট্ৰপতি টোলামৰ সফল ভাৰত ভ্ৰমণ আৰু ভাৰত ভিয়েটনাম সম্পৰ্কক সৰ্বাম্মক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ কথা স্মৰণ কৰে। শ্ৰীহঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 80 সংখ্যক স্বাধীনতা দিৱস আৰু আৰ্থ সামাজিক তথা কূটনৈতিক সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। সাক্ষাৎকালত শ্ৰীমাৰ্ঘেৰিটাই প্ৰতিশ্ৰুতিক বাস্তৱলৈ পৰিণত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা পথ প্ৰদৰ্শনৰ বাবে ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ শলাগ লয়। দক্ষিণ শালমৰা মানকাছৰ জিলাত ডিজিটেল শস্য জৰীপৰ বাবে 2 শতাধিক গাঁও প্ৰধানক কালিৰে পৰা 2টা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হৈছে। জিলা কৃষি বিভাগৰ উদ্যোগত কৃষি বিষয়ৰ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত জৰীপ পদ্ধতিৰ বিষয়ে ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয়। জিলা কৃষি বিষয়া মইনুল হকে প্ৰকাশ কৰা মতে কৃষি ক্ষেত্ৰত ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তনৰ অংশ হিচাপে এই জৰীপ আৰম্ভ কৰা হৈছে। জৰীপকাৰী হিচাপে গাঁও প্ৰধানসকলক, তদাৰককাৰী হিচাপে কৃষি সম্প্ৰসাৰণ বিষয়াসকলক আৰু পৰীক্ষক হিচাপে বিভিন্ন বিভাগৰ বিষয়াক দায়িত্ব দিয়া হৈছে বুলি বিষয়াগৰাকীয়ে কয়।
2: ডিজিটেল ক্ৰপ ছাৰ্ভে আমাৰ খাৰিফ বতৰ ইতিমধ্যে আৰম্ভ হৈছে। এই খাৰিফ বতৰত আমি যিখিনি ডিজিটেল ক্ৰপ ছাৰ্ভে কৰিব লাগে তাৰ কাৰণে আমি ছাৰ্ভেয়াৰসকলক ইতিমধ্যে নটিফাই কৰা হৈছে, আমাৰ ছুপাৰভাইজাৰসকলক নটিফাই কৰা হৈছে, আমাৰ ভেৰিফায়াৰসকলক ইতিমধ্যে নটিফাই কৰা হৈছে। তেখেতসকলক আজি আমি কেনেকৈ ছাৰ্ভেটো কৰিব লাগে এপৰ বিষয়ে আমি প্ৰেক্টিকেলি তেখেতসকলক প্ৰশিক্ষণ দিছোঁ, যাতে তেখেতসকলে ফিল্ডত গৈ কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ যাতে ক্ৰপ ছাৰ্ভেখিনি সময়মতে সম্পন্ন কৰিব পাৰে। তেওঁলোকে নিৰ্দিষ্ট সেই দাগলৈ যাব লাগিব, দাগৰ বাহিৰত গ'লে নহ'ব, দাগত ভিতৰত উপস্থিত হোৱাৰ পিছতহে তেখেতসকলৰ কেমেৰাটো খোল খাব। কেমেৰাটো খোল খোৱাৰ পিছত সেই দাগটোত বৰ্তমান কি খেতি আছে, ধান খেতি আছে নে পটিত হৈ আছে, না কিবা খাল বিল আছে, না অন্য ধৰণৰ কিবা হৰ্টিকালচাৰ ক্ৰপ আছে বা প্লেণ্টেশ্যন ক্ৰপ আছে, যি আছে সেইখিনি তেওঁলোকে কেমেৰাত কেপচাৰ কৰিব আৰু সেইখিনি এপ হিচাপে তেওঁলোকে এইটো ছাৰ্ভে কৰিব।
0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত চিকিৎসকৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি আদালতত মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ 2 চিকিৎসক শশীবা বৰ্মন আৰু মনালিছা গোস্বামীয়ে সাক্ষ্য প্ৰদান কৰিছে। কাইলৈ ডাঃ হিতেশ বৰুৱা আৰু শিল্পীগৰাকীৰ বন্ধু হৰেশ্বৰ মহন্তৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে শাৰীৰিক অসুস্থতাৰ সময়ত জুবিন গাৰ্গে চিকিৎসা গ্ৰহণ কৰা চিকিৎসকসকলক সাক্ষ্যৰ বাবে মতা হৈছে। অসম চৰকাৰৰ উদ্যোগত আৰু কামৰূপ জিলা শিক্ষা বিভাগৰ সহযোগত কালি জ্ঞান অন্বেষণ যাত্ৰা আৰোহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ 276খন বিদ্যালয়ৰ পৰা 276গৰাকী ছাত্ৰ ছাত্ৰীক 9খন বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰি জ্ঞান অন্বেষণৰ বাবে পঠিওৱা হৈছে। অহা 29 আগষ্টলৈ ছাত্ৰ ছাত্ৰীসকলে এই কাৰ্যসূচীৰ অধীনত IIT গুৱাহাটী, এইমছ গুৱাহাটী, বায়টেক পাৰ্ক, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, গুৱাহাটী বিজ্ঞান

গৱেষণা কেন্দ্ৰকে ধৰি কেইবাটাও স্থানলৈ গৈ অভিজ্ঞতা অৰ্জন কৰিব। এই যাত্ৰাত 16গৰাকী শিক্ষক শিক্ষয়িত্ৰীক মেণ্টৰ হিচাপে নিয়োগ কৰা হৈছে বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, স্বাধীনতা যুঁজাৰু, বিশিষ্ট সমাজবাদী নেতা গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান পৰহিলৈ গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ সংস্কৃতি প্ৰতিষ্ঠান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। গুৱাহাটী প্ৰেছ ক্লাবত কালি অনুষ্ঠিত এখন সংবাদমেলত গোলাপ বৰবৰা জন্ম শতবৰ্ষ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰামকৃষ্ণ শৰ্মাই এই কথা প্ৰকাশ কৰে। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী, নতুন দিল্লীৰ ডঃ ৰাম মনোহৰ লোহিয়া গৱেষণা ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰঞ্জন সিং আৰু জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক প্ৰশান্ত ৰাজগুৰুৱে গোলাপ বৰবৰাৰ জীৱনজোৰা কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰিব। হিন্দু মজদুৰ সভাৰ সাধাৰণ সম্পাদক আৰু বিশিষ্ট শ্ৰমিক নেতা হৰভজন সিং সিন্ধুই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ডঃ পৰমানন্দ মজুমদাৰ সম্পাদিত গোলাপ বৰবৰা ৰচনাৱলীৰ দ্বিতীয় সংস্কৰণো উন্মোচন কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। নেপালৰ আকস্মিক বানত কমেও 160জন লোকৰ মৃত্যু, 300গৰাকী ভাৰতীয় পৰ্যটক সন্ধানহীন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উজনিৰ 4খন জিলাৰ বান সন্দৰ্ভত 3 নৱেম্বৰৰ ভিতৰত উত্তৰ দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ উজনি মাজুলীৰ শ্ৰীৰাম চাপৰিৰ 50খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চিকিৎসকৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।

মিডিয়াম ওভাৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আৰম্ভণিতে শুনো আহক লাকী চিনেমাখনৰ এটি গীত। গীতৰ কণ্ঠ অনুৰাধা পৰ্ডাল আৰু উদিত নাৰায়ণৰ, গীতিকাৰ সমীৰ।

0: বজাৰখনো অধ্যয়ন কৰি লোৱাটো দৰকাৰ নহয়নে?
1: বজাৰ অধ্যয়ন কৰিবই লাগিব। আমাৰ অসমৰ খেতিয়কসকলৰ এটাই মানে দুৰ্বলতা, কিন্তু আমি আমাৰ কেনেকৈ গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি চেষ্টা কৰি আছোঁ, তথাপিও এটা বস্তু মানে কি, আমি বজাৰ অৰিয়েণ্টেড মাৰ্কেট অৰিয়েণ্টেড আমি নহয় বহু ক্ষেত্ৰত। ফৰ এক্সাম্পল, আমাৰ এজন মানুহে যদি বিলাহী খেতি কৰি আছে, কণ্টিনিউলি বহুতে বিলাহী খেতি কৰে, এতিয়া কথাটো তেনেকুৱা ধৰণৰ হয় যে সেই বিলাহী আমাৰ চবতকৈ ডাঙৰ অভিহস্য ক্ষেত্ৰত কি, পেৰিচিবল আইটেম, তাৰমানে বেছিদিন আমি ৰাখিব নোৱাৰোঁ,
0: বেছিদিন ৰাখিব নোৱাৰোঁ, বিলাহী সংৰক্ষণ কৰি ৰখাটো এটা
1: অকল বিলাহী বুলি নহয়, আলু ক্ষেত্ৰতো, আলু ক্ষেত্ৰতো এতিয়া আমাৰ কোল্ড ষ্টোৰেজৰ অভাৱ, আমি গভৰ্ণমেণ্টৰ ফালে বা বিভিন্ন, কিন্তু এতিয়া বহুত টকাৰ মানে ইনভেষ্টমেণ্ট কথাটো যেনেকুৱা, এতিয়া যদি প্ৰাইভেট এণ্টাৰপ্ৰেনাৰশ্বিপ যদি আগবাঢ়ি নাহে এই ক্ষেত্ৰত, যদি বা পিপিপি মুড নহয়, তেতিয়াহ'লে আমি এটা ভাল কোল্ড ষ্টোৰেজ এটা বনোৱাটো আমাৰ কাৰণে দিগদাৰ হয়। এজন সৰু ফাৰ্মাৰে বা এটা সৰু গোটেই এইটো কৰিব নোৱাৰে,
0: সৰু এপিচিটো
1: যদিও তাৰ 50-60 লাখ টকা টকা লাগিব, গতিকে আৰু সেইটো চলোৱাটো ডাঙৰ কথা, কাৰণ সেইটো অনুপাতে বস্তু পাব লাগিব, এইটো ব্যৱসায়িক দিশটো আছে। এতিয়া কথাটো হ'ল যে আমি আলু এটা বনোৱাৰ কাৰণে ৰেফ্ৰিজাৰেটৰ বনালোঁ যেনিবা, তাতে সেই পৰিমাণে আলুটো আহিব লাগিব, মানুহে পইচা দি ৰাখিব লাগিব, সেইটো এটা কথা আছে। ইলেক্ট্ৰিচিটি বিল কথা আছে, তেনেকুৱা ধৰণৰ এতিয়া ইছ্যু আহি যায়। গতিকে সেই ক্ষেত্ৰত মানুহবিলাকে কিছুমান, যেনেকৈ আমাৰ দত্ত ডাঙৰীয়া ক'লে যে আমি ফুড প্ৰচেচিং ওপৰত অলপ গুৰুত্ব দিব,
0: খাদ্য সংসাধন,
1: খাদ্য সংসাধন
0: হয়, গতিকে খাদ্য সংসাধনৰ দিশেৰে যদি আগবাঢ়ে তেতিয়াহ'লে আমাৰ বহু কথা সহজ হৈ যায়,
1: বহুত কথা মানে আমাৰ
0: বজাৰখনত
1: পেলাবলগীয়া নহয়,
0: পেলাবলগীয়া নহয়।
1: বিলাহী যিখিনি বিক্ৰী হ'ল, বাকী যিখিনি থাকিলে সেইখিনি আমি যদি আমি জাম দিল্লে কনভাৰ্ট কৰি পেলাই, বা আচাৰলৈ কনভাৰ্ট কৰি, বা তেনেকুৱা ধৰণৰ চচলৈ কনভাৰ্ট কৰি ৰাখি থওঁ, সেইখিনি এটা নতুন এটা দাম পোৱা
0: হয়। হয়,
1: তেনেকুৱা ধৰণৰ এটা ঠিক আলু ক্ষেত্ৰতো তেনেকুৱা, যিখিনি ভাল আলু ইনিচিয়েলি বিক্ৰী হৈ গ'ল, আলু যেতিয়া আপুনি প্ৰথমতে ওলাব তেতিয়াতো কেঁচা হৈ থাকে, মানে পানীৰ পৰিমাণ বেছি থাকে, য'তে থ'ব আপুনি পচিব আলুটো, গতিকে সেইটো আপোনাৰ মানে টেম্পাৰেচাৰ মেইনটেইন কৰি তাক ৰাখিবই লাগিব, কুলিং কৰিবই লাগিব, তেনেকুৱা ধৰণৰ। আৰু এটা আমাৰ মানুহবিলাকক জ্ঞান লাগিব, গ্ৰেডিং ছিষ্টেমটো, গ্ৰেডিংটো যেনেকৈ আপুনি এজোপা গছতটো সকলো সমান পৰিমাণৰ বস্তু নালাগে, এতিয়া আপুনি বিকিবলৈ বজাৰত উলিয়াবলৈ হ'লে আপুনি চাব ছেইম চাইজৰ বস্তু কৰিব লাগিব। আমাৰ বাহিৰৰ যিবিলাক পাঞ্জাব হাৰিয়ানা আমাৰবিলাক, এইবিলাকত খুব মাছ আমাৰ ফাৰ্মাৰখিনি অকণমান নিজকে আধুনিকৰণটো
0: কৰিব লাগিব। এতিয়া ৰবি খেতিৰ কাৰণে যিহেতু প্ৰস্তুত হ'ব তেওঁলোক, গতিকে তেওঁলোকে বজাৰ অধ্যয়ন কৰিব লাগিব, লগতে নিজৰ মাটিডোখৰৰো অধ্যয়ন কৰিব লাগিব, যে বজাৰখনৰ সৈতে মোৰ মাটিডোখৰৰ কেনেকৈ সংযোগ কৰিব।
1: আৰু মাটিৰ ক্ষেত্ৰত এতিয়া আমাৰ চৰকাৰে যথেষ্ট কৰিছে, এতিয়া মানে আগতে কি কৈছে, মাটিবোৰ ছিলেক্ট কালেক্ট কৰি কৰি পেলাই আমি গুৱাহাটী বা ক'ত পঠাবলৈ গৈছে, কিন্তু এতিয়া আমাৰ প্ৰত্যেক জ'নতে এটা এটা লেবৰেটৰী হৈছে, দুখন ডিষ্ট্ৰিক্ট মিলাই মিলাই এটা আমাৰ ছইল টেষ্টিং লেবৰেটৰী আছে অলৰেডি, ঠিক আছে। আমাৰ গুৱাহাটীতে এতিয়া অলৰেডি লেবৰেটৰী আছে, গুৱাহাটীত আগৰ পৰাই আছিলে, কিন্তু আপোনাৰ দৰঙতো লেবৰেটৰী হৈছে, এতিয়া আপুনি ধুবুৰীটো লেবৰেটৰী হৈছে, এতিয়া আপুনি যোৰহাটতো লেবৰেটৰী হৈছে, গতিকে তাতে মানে কি হয়, আপুনি চৰকাৰে মানে দৰখাস্তখন দিলেই হ'ব, আমাৰ যিজন কৃষি জিলা কৃষি বিষয়া থাকে তেওঁলৈ এখন দৰখাস্ত দিব, দৰখাস্তখন দিয়াৰ লগে লগে তেওঁ হেৰি মানে ক'ব যে আমি এইকেইজন ফাৰ্মাৰ, এইকেইজেগাতে মাটি আমি ছইল টেষ্টিং কৰিব বিচাৰিছোঁ, গতিকে আমাৰ মানুহ গৈ ছইল টেষ্টিং কৰি তেওঁ 15-20 ডেজৰ ভিতৰত তেওঁক আমি ৰিজাল্ট দিব পাৰিম যে তেওঁ মাটিডোখৰত কি কি উপাদানৰ জৰুৰী আছে।
0: আৰু এইখিনিতে যিহেতু আমি প্ৰস্তুতিৰ কথাটো পাতিছোঁ, আমাক ৰংজুলিৰ মীনাক্ষী শৰ্মাই আমাক ফোন কৰি সুধিছিলে যে ঔষধ পাতি প্ৰয়োগ কৰাৰ কথাটো সুধিছিলে, আৰু যিহেতু এতিয়া দিনক দিনে আমাৰ প্ৰাকৃতিক খেতি বা জৈৱিক খেতিৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে, এনে ক্ষেত্ৰত নতুনকৈ কেনেধৰণে প্ৰস্তুত হ'ব লাগিব?
2: আপুনি এইটো এটা ভাল প্ৰশ্নই সুধিলে, আৰু যিহেতু যেতিয়া পোক পতংগৰ নিয়ন্ত্ৰণৰ ওপৰত আহোঁ, আমাৰ প্ৰথমতে আমি কেমিকেলছত গুচি যাওঁ, আৰু আমাৰ এটা প্ৰথমতে মানে মনোভাৱ আছে কি, আমাৰ পোক লাগিলে বুলি আমি বজাৰৰ পৰা এটা কেমিকেলছ বা আপোনাৰ যিটো পেষ্টিচাইড বুলি সচৰাচৰ আমি কওঁ, পতংগ মৰা দৰৱ এটা কীটনাশক দ্ৰব্য কিনি আনি দি দিলোঁ, কিন্তু সেইটো আচলতে স্বাস্থ্যকৰ নহয় এই বস্তুটো। গতিকে এই ক্ষেত্ৰত আমি বৰ্তমান আমাৰ বিভাগৰ পৰা বা চৰকাৰে এটা কৰিছে যে আমি প্ৰাকৃতিক কৃষিলৈ আগবাঢ়িব লাগে। প্ৰাকৃতিক কৃষিলৈ আগবঢ়াৰ উদ্দেশ্য এইটোৱে, অসমখনত ভাৰতবৰ্ষৰ তুলনাত খুব কম পৰিমাণৰ কীট পতংগ নাশক দ্ৰব্য প্ৰয়োগ হৈ আছে নেচাৰেলি। আমাৰ অতীজৰ পৰাই আমাৰ ককাদেউতা মা দেউতাহঁতে যি খেতি কৰিছে, বিনা পেষ্টিচাইড বা কেমিকেল ব্যৱহাৰ নকৰি খেতি কৰি আহিছে। গতিকে এই ক্ষেত্ৰত মই ৰংজুলিৰ পৰা যিগৰাকী বাইদেউ আমাক ক'লে, তেওঁলোকক মই এটা কথা জনাবলৈ সুখী হৈছোঁ যে আমাৰ বিভাগৰ ফালৰ পৰা নেচাৰেল ফাৰ্মিং বা প্ৰাকৃতিক কৃষিৰ ওপৰত এটা ডাঙৰ স্কীম চলি আছে। তাৰ ক্ষেত্ৰত কি হয়, আমাৰ নিৰ্দিষ্ট কিছুমান ক্লাষ্টাৰ বনোৱা হয় বা কৃষকসকলক লৈ পেলাই আমাৰ বিভাগলৈ লৈ অহা হয়, কেনেকৈ প্ৰাকৃতিক কৃষিটো কৰা হয় বা তাৰ ওপৰত বেমাৰ লাগিলে কিটো দিব লাগিব, নিম অইল দিব লাগিব নে আগ্নেয়াস্ত্ৰ দিব লাগিব, এই গোটেইখিনি তথ্য সম্পূৰ্ণভাৱে ট্ৰেইনিং দিয়া হয়। আৰু এটা কথা জানি আপুনি সুখী হ'ব যে আমাৰ অকল ট্ৰেইনিং দিয়াই নহয়, তেওঁক প্ৰত্যেক বছৰে ৰবি শস্য বা খাৰিফ খেতি কৰিবলৈ চৰকাৰৰ ফালৰ পৰা 2000 টকা দিয়ে। আর গোয়ালপাড়া বা যে বাইদেউ গোয়ালপাড়া ফোন করে তাতে নতুন ক্লাস্টার আরও ডেভেলপ হয়েছে।

0: এনেকৈ প্ৰাকৃতিক কৃষি কৰক আৰু তেওঁ যিটো পোক পতংগ মৰাৰ কথা ক'লে, প্ৰথমতে মই কেমিকেলছৰ কথা আজি মই এই যোগে নকওঁ, কাৰণ মই নিজেও এইটো বিৰত থাকোঁ আৰু মই এইটোৱে কওঁ যে আগ্নেয়াস্ত্ৰ হওক, আপোনাৰ নিমৰ যিটো আপোনাৰ নিম অইল বজাৰত পোৱা যায় আজিকালি ঘৰতেই বনাব পাৰি, ঘৰত নিম গছ আমাৰ সকলো জেগাতে এভেইলেবল থাকে, গতিকে সেই নিমৰ গছৰ পাত বা গুটি আমি পিচি লৈ যদি ঘৰত প্ৰয়োগ কৰোঁ বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰিম, নিজৰ বেমাৰ আৰু গছৰ বেমাৰৰ পৰা হাত সাৰিব পাৰিম। গতিকে এই ক্ষেত্ৰত মই এইটোৱে কওঁ যে প্ৰাকৃতিক কৃষি অৱলম্বন কৰক, নিজৰ স্বাস্থ্য ভালে ৰাখক, আমাৰ গছৰ স্বাস্থ্য ভালে ৰাখক।
1: এইখিনিতে আমাৰ এটা কথা কওঁ, আমাৰ মানুহখিনি সবতকৈ ডাঙৰ প্ৰব্লেম এটা কৰে কি, চিডটো ট্ৰিটমেণ্ট নকৰে, বীজোধন কৰিবৰ কাৰণে সকলো উপায় থাকিলে আমাৰ বীজোধনত যেনে গুৰি পচা বেমাৰ, ফৰ এক্সাম্পল এইটো আমাৰ বিশেষকৈ উদ্যান শস্যৰ ক্ষেত্ৰত গুৰি পচা বেমাৰটো প্ৰথমেই হ'ব
2: থাকি,
1: তাৰমানে বীজটো ওলোৱাৰ লগে লগে অকণ চিত্ৰ ফাংগাছ ফাংগেল ডেভেলপমেণ্ট হয় গুৰি পচা, তেনেকুৱা বেমাৰৰ পৰা ইনিচিয়েল ৰখাবৰ কাৰণে আমাৰ ট্ৰাইকোডাৰ্মা বুলি এটা আমাৰ জৈৱিক বস্তু আছে,
2: ট্ৰাইকোডাৰ্মা। আমি ট্ৰাইকোডাৰ্মাৰ ব্যৱহাৰ ওলাই আহিম, তাৰ আগতে এগৰাকী শ্ৰোতাই ফোন কৰিছে, আমি জানি লওঁ। হেল্ল'
3: হেল্ল'
2: নমস্কাৰ, আপোনাৰ নামটো ক'ব, ক'ৰ পৰা কৈছে জনাব।
3: আমাৰ বৰ্তমান যিবিলাক ধান খেতি কৰা হৈছে এই মদা কাটা পোক আৰু এই পাত চেলেকা যিটো
2: কয়
3: সেইটো বেমাৰ বেছি হৈ আছে, এতিয়া ইয়াৰ প্ৰতিকাৰৰ বিষয়ে কিবা জানে নেকি?
2: বাৰু পাঠক ডাঙৰীয়া, আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা কৰিছে, আপোনাৰ উত্তৰটো আপুনি আপোনাৰ ৰেডিঅ' ছেটতে শুনক, ধন্যবাদ। বাক্সাৰ পৰা পাঠক ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে, গতিকে এইটো বেমাৰ অকল তেওঁ ধানৰ ক্ষেত্ৰত কৈছে, গতিকে তেনেধৰণৰ সমস্যা আমি বাকীবিলাক শস্যৰ ক্ষেত্ৰতো
0: দেখা পাওঁ,
2: মাহজাতীয় শস্যৰ ক্ষেত্ৰত আমাৰ দেখিবলৈ পোৱা যায়।
0: মাজতে আচলতে কথাটো কি, আমাৰ বেমাৰ আজাৰ বাঢ়ি যোৱাৰ মূল উদ্দেশ্যটো হৈছে আমি সুষমভাৱে সাৰ প্ৰয়োগ নকৰোঁ। মই ৰেমেডি দিলে যোৱাৰ আগতে কাৰণটো মই কৈ দিছোঁ, কাৰণটো এইটো হৈছে যে আমাৰ আচলতে কৃষকসকলে বহু ক্ষেত্ৰত প্ৰয়োজনতকৈ বেছি সাৰ প্ৰয়োগ কৰিছে, বা কিছু ক্ষেত্ৰত মানে নকৰাকৈ কৰিছে, বা যিখিনি দিব লাগিছিলে নিদিয়ে। ধানৰ ক্ষেত্ৰতে মই কৈছোঁ, যেতিয়া আপোনাৰ গছজোপা আপোনাৰ নাইট্ৰজেনযুক্ত মানে ইউৰিয়া সাৰ, এতিয়া আমাৰ কৃষকসকলে আমাৰ কি কৈছে, ইউৰিয়া সাৰ আৰু ডি এ পি সাৰ বেছি দিব লৈছে, যাৰ ক্ষেত্ৰত কি হৈছে, গছজোপা বেছি কোমল হৈ গৈছে, কোমল হৈ যোৱাৰ লগে লগে গছজোপাৰ যিটো নিজৰ প্ৰতিৰোধ ৰোগ প্ৰতিৰোধী ক্ষমতা থাকে সেইটো নাইকিয়া হৈ গৈছে, দুৰ্বল হৈ যোৱাৰ লগে লগে কি হৈছে, আমাৰ যিসকল আমাৰ পোক পতংগ যিবিলাক থাকে তেতিয়া গছজোপাক বেছি আক্ৰমণ কৰে। এই ক্ষেত্ৰত মই ৰেমেডি দিলে যোৱাৰ আগতে কাৰণটো কৈ দিছোঁ, যদি আমি আমাৰ বিভাগৰ ফালৰ পৰা সময়ে সময়ে দি থকা যিখিনি আমাৰ সাৰ কিমান দিব লাগে, পানী কিমান দিব লাগে, সেইখিনি যদি অৱলম্বন কৰোঁ নহয়, বেমাৰটো অহাৰ আগতে বেমাৰ প্ৰতিৰোধ কৰিব পাৰোঁ, কিন্তু বেমাৰ অহাৰ লগে লগে কিন্তু আমি পোনপ্ৰথমতে আমি সচৰাচৰ হেৰিত গুচি নাযাওঁ, মানে কেমিকেল ৰেমেডিত নাযাওঁ, প্ৰথমে আমি চাওঁ যে কেজোপা গছত বেমাৰ লাগিছে, আমি দবাই দিব লাগেনে নালাগে সেইটোও চাওঁ, বা পানী বেছি হৈছে নেকি সেইটো চাওঁ, আৰু বা হাতে দিম আমি মানে কিছুমান পোক আমি পেলাই দিব পাৰোঁ নেকি সেইটো চাওঁ, বা কিছুমান নেচাৰেল এনিমি মানে প্ৰাকৃতিকভাৱে কিছুমান এটা পোকে ভাল পোক এটা বেয়া পোক এটা মৰাৰ কিছুমান কনচেপ্ট আছে, গতিকে সেই ভাল পোকবোৰ আছে নাই সেই বস্তুখিনি চাই নিৰ্ধাৰণ কৰাৰ পিছতহে কিন্তু কেমিকেললৈ যাওঁ। গতিকে মই এইটোৱে কওঁ যে আমি সাৰ প্ৰয়োগ যদি সুষমভাৱে কৰোঁ, গতিকে কাৰণটো যদি প্ৰথমতে গম পাওঁ, পিছলৈ আমি এই বেমাৰৰ পৰা হাত সাৰিব পাৰোঁ। মই আজি শ্ৰোতাসকলক এইটোৱে জনাব বিচাৰোঁ যে আমাৰ বিভাগৰ ফালৰ পৰা যিটো সচৰাচৰ আমি কৃষকসকলক কৈ আছোঁ যে সাৰ প্ৰয়োগটো সুষম কৰক, বাকী সকলোৰ পৰা বেমাৰৰ পৰা ৰক্ষা পাওক।
2: গতিকে আমাৰ যেনেকৈ শৰীৰত ভাল বেক্টেৰিয়া বেয়া বেক্টেৰিয়া থাকে, তেনেকুৱা খেতিডৰাটো ভাল বেক্টেৰিয়া বেয়া বেক্টেৰিয়া বা ভাল পোক বেয়া পোক সেই কথাবিলাক আমি জানিব লাগিব। আৰু আমাৰ আপুনি ট্ৰাইকোডাৰ্মাৰ কথা কৈ আছিলে, আমাৰ সময়ো চমু চাপি আহিছে, খৰখেদা কৰিব লাগিব।
1: ট্ৰাইকোডাৰ্মাৰ ক্ষেত্ৰত ট্ৰাইকোডাৰ্মাটো আমি এটা জৈৱিক হয়, ট্ৰাইকোডাৰ্মাটো কি কয়, এটা সেইটো আমাৰ পিছলৈ গৈ পেলাই কি কৰে, এটা এইটো মানে যিটো ভাল বেক্টেৰিয়া পৰিণত হয়, গতিকে ট্ৰাইকোডাৰ্মা, গতিকে সেইটো যেতিয়া আপুনি বীজটো শোধন কৰিব তাৰ পৰা যিটো ভাল বেক্টেৰিয়া প্ৰডাকশ্যন হ'ব, সি কি কৰিব, বেয়া যিটো মানে ভাইৰাছটো সেইটো মাৰিব, সেইটো হ'ল ট্ৰাইকোডাৰ্মা মেইন কাম। গতিকে সেইটো ক্ষেত্ৰত ট্ৰাইকোডাৰ্মা আপুনি সদায় বীজৰ ক্ষেত্ৰত 1 কেজি বীজত আপুনি 2 গ্ৰাম বা 3 গ্ৰাম আপুনি ট্ৰাইকোডাৰ্মা আপুনি ধুনীয়াকৈ লগাই পেলাই শুকুৱাই পেলাই তাৰপৰা বীজটো দিব লাগে, সেইটো এটা কথা। আৰু এই ক্ষেত্ৰতে আপোনাক মই কওঁ যে যিজনে তেখেতে ক'লে আপোনাৰ ধানৰ ক্ষেত্ৰত ক'লে, আপোনাৰ আৰু এটা বস্তু তেওঁলোকে চাব যে আমাৰ সুষম হেৰিয়া সাৰৰ ক্ষেত্ৰত পটাচিয়াম যিহেতু খুব ইম্পৰ্টেণ্ট, কে এন পি কে, এতিয়া আমি মানুহবিলাকে মেক্সিমাম এন মাৰে নাইট্ৰজেন, নাইট্ৰজেনটো ক'ত পায়, ইউৰিয়াত পায়, আৰু ফচফৰাছটো ডি এ পি আজিকালি মৰা হৈছে, অকণমান অকণ ফচফাট পায়, কিন্তু কথাটো হ'লে তেওঁলোকে বেলেঞ্চ কৰিব লাগে এন পি কে, কেটো লাগে, তাৰমানে কেটো কি কয় দেহটো, কেটো যেনেকৈ আমাৰ যেনেকৈ ভিটামিন খালে যেনেকৈ আমাৰ এণ্টিবডি ফৰ্ম হয়, ঠিক তেনেকৈ কেটোৱে গছজোপাক মানে আপোনাক ষ্ট্ৰং কৰে,
2: সবল কৰে, যিকোনো বেমাৰত পটককৈ নপৰে।
1: এইখিনিতে মই এটা কৈ দিওঁ, আমাৰ এজনে

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, একবিংশ শতিকাত ভাৰতত এটা আধুনিক ক্ৰীড়া পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ, নেপালৰ বানত আবদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে ভাৰতৰ প্ৰচেষ্টা তীব্ৰতৰ, স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ মাজুলীত বিভিন্ন চিকিৎসালয়ৰ আন্তঃগাঁথনি পৰিদৰ্শন, অসম পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযোগনামা দাখিল আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ কলম্বো টেষ্ট অমীমাংসিতভাৱে সমাপ্ত, ভাৰতৰ শৃংখলা দখল। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকাত ভাৰতত এটা আধুনিক ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পৰা আধুনিক প্ৰশিক্ষণ কেন্দ্ৰলৈ সমগ্ৰ দেশতে এটা ক্ৰীড়া পৰিৱেশতন্ত্ৰ বিকশাই তোলা হ'ব, য'ত প্ৰতিটো পৰ্যায়তে ক্ৰীড়া প্ৰতিভাসমূহে প্ৰয়োজনীয় সহায় সামৰ্থ লাভ কৰিব। খেলো ইণ্ডিয়া সংবাদ কাৰ্যসূচীত ভিডিঅ' কনফাৰেন্সিং মাধ্যমেৰে অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আজি এইদৰে উল্লেখ কৰে। তেওঁ কয় যে ক্ৰীড়া কেৱল পদক বিজয়তে সীমাবদ্ধ নহয়, বৰং ক্ৰীড়া হৈছে দেশক উন্নয়নৰ পথত আগুৱাই নিবলৈ ভাৰতৰ যুৱশক্তিক একত্ৰিত কৰা এটা বিশেষ মাধ্যম। চৰকাৰে এই ক্ষেত্ৰত সকলো ধৰণৰ সহায় সাহায্য আগবঢ়াব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: हमारी सरकार भारत में 21वीं सदी का आधुनिक स्पोर्ट्स इकोसिस्टम बनाने के लिए पूरी तरह प्रतिबद्ध है। आज स्पोर्ट्स यूनिवर्सिटी से लेकर आधुनिक ट्रेनिंग सेंटर्स तक देश में एक ऐसी व्यवस्था बनाई जा रही है जिसमें प्रतिभा को पहचानने से लेकर उसे दुनिया के मंच तक पहुंचाने तक हर स्तर पर सहयोग मिले।
0: দেশৰ অন্যান্য ঠাইৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে খেলো ইণ্ডিয়া সংবাদ কাৰ্যসূচী অনুষ্ঠিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত বিকশিত ভাৰত যুৱ সংযোগ ক্ৰীড়া সংস্কৰণ শীৰ্ষক কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। অনুষ্ঠানত শ্ৰীসোণোৱালে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বৰ্তমান সময়ত ক্ৰীড়া উন্নত বৃত্তিও যে হ'ব পাৰে সেই বিষয়ে উল্লেখ কৰে।
2: বিশ্বৰ বুকুত ভাৰতবৰ্ষক আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যি লক্ষ্য স্থিৰ কৰিছে আৰু সেই লক্ষ্যত উপনীত হ'বৰ বাবে নিশ্চিতভাৱে আমাৰ সমাজত থকা ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকল সকলো দিশতে পাৰ্গত হ'বই লাগিব। ক্ৰীড়া জগতখনক বিশেষকৈ সজীৱ আৰু অধিক সফল কৰি তুলিবৰ বাবে আৰু ইয়াত যিসকল খেলুৱৈ আছে, খেলুৱৈসকলৰ সা সুবিধাৰ পৰা আৰম্ভ কৰি তেখেতসকলৰ যিবিলাক প্ৰশিক্ষক আছে আৰু ইয়াৰ বাবে যিবিলাক স্পৰ্টছ ছায়েন্স স্পৰ্টছ মেডিচাইনৰ পৰা আৰম্ভ কৰি ফুড ছাপ্লিমেণ্টৰ পৰা আৰম্ভ কৰি অৰ্থাৎ খেলুৱৈসকলৰ বাবে যি ৰাষ্ট্ৰৰ নীতিৰ প্ৰয়োজন, পৰিকল্পনাৰ প্ৰয়োজন আৰু বিভিন্ন আঁচনিৰ প্ৰয়োজন, এই সকলোবিলাক আজি শক্তিশালীভাৱে ভাৰতবৰ্ষৰ খেলুৱৈসকলে আজি অৱতীৰ্ণ হ'বলৈ

0: সক্ষম হয়েছে। ইয়ার মূল কারণটো হৈছে সা সুবিধা আর ইয়ার আন্তঃগাঁথনি অবস্থা।
1: অনুষ্ঠানত অংশ লৈ ভাৰতৰ ফুটবল তাৰকা বাইচুং ভুটিয়াই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। মাই ভাৰত কেন্দ্ৰ নগাঁও আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ যৌথ উদ্যোগত নগাঁও জিলাৰ

0: সক্ষম হয়েছে। ইয়ার মূল কারণটো হৈছে সা সুবিধা আর ইয়ার আন্তঃগাঁথনি অবস্থা।
1: অনুষ্ঠানত অংশ লৈ ভাৰতৰ ফুটবল তাৰকা বাইচুং ভুটিয়াই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। মাই ভাৰত কেন্দ্ৰ নগাঁও আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ যৌথ উদ্যোগত নগাঁও জিলাৰ ননৈ মহাবিদ্যালয়ত আয়োজিত খেলো ইণ্ডিয়া কাৰ্যসূচীত 500+ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই অংশ লয়। সাংসদগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণে যুৱ সমাজক ক্ৰীড়া, শাৰীৰিক সক্ষমতা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ হাতশিঙিমাৰী মহাবিদ্যালয়তো আজি এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত জিলাখনৰ বিভিন্ন পৰ্যায়ৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰধানমন্ত্ৰীৰ ভাষণ মনোযোগেৰে শুনে। তেওঁলোকে খেল ধেমালিৰ প্ৰতি অধিক আগ্ৰহী হোৱাৰ লগতে সুস্থ আৰু নিচামুক্ত সমাজ গঢ়াৰ বাবে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়। নেপালত আকস্মিক বানত আবদ্ধ হৈ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে ভাৰতে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়সৱালে কয় যে এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নেপালত থকা 288 ভাৰতীয় লোকৰ সৈতে এতিয়ালৈকে কোনো ধৰণৰ সংযোগ স্থাপন কৰিব পৰা হোৱা নাই। ইয়াৰে 73 ভাৰতীয় ত্ৰিশুলী ওৱান শক্তি প্ৰকল্পত কৰ্মৰত আছিল। শ্ৰীজয়সৱালে কয় যে কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে প্ৰকল্প কৰ্তৃপক্ষৰ সৈতে এই লোকসকলৰ তথ্য সংগ্ৰহৰ বাবে অহৰহ সংযোগত আছে। কৈলাশ মানসৰোবৰ যাত্ৰাৰ বাবে দুটা পৃথক গোটত যোৱা তামিলনাডুৰ মুঠ 86 লোক, নেপালৰ ৰাছুৱা জিলাৰ তিমুৰেত থকা পশ্চিমবংগৰ 32 লোক আৰু কেৰালাৰ 33 লোকৰ এতিয়ালৈকে কোনো সন্ধান পোৱা নাই বুলি শ্ৰীজয়সৱালে জানিবলৈ দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈলাশ মানসৰোবৰলৈ যাত্ৰাৰ বাবে যোৱা তামিলনাডুৰ 21 লোকক উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। মুখপাত্ৰগৰাকীয়ে কয় যে এতিয়াও আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলৰ সৈতে সংযোগ স্থাপন তথা তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ভাৰতীয় কৰ্তৃপক্ষই নেপালী কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগত আছে আৰু সম্ভৱপৰ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। শ্ৰীজয়সৱালে কয় যে দেশখনত সম্প্ৰতি চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযানত সহযোগিতাৰ বাবে ভাৰতে 47 টনৰো অধিক তাৎক্ষণিক সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। চৰকাৰে 24 ঘণ্টাই কাৰ্যক্ষম হোৱাকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে বুলিও মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি কাঠমাণ্ডু আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসে 24 ঘণ্টাই উপলব্ধ হোৱাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে বুলি শ্ৰীজয়সৱালে জানিবলৈ দিয়ে। ইপিনে চীনৰ ফালে আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবেও বেইজিঙত থকা ভাৰতীয় দূতাবাসে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি শ্ৰীজয়সৱালে প্ৰকাশ কৰে। চীনৰ ফালে প্ৰায় 200 ভাৰতীয় লোক আবদ্ধ হৈ আছে বুলি উল্লেখ কৰি শ্ৰীজয়সৱালে কয় যে ইয়াৰে 95 ডাৰ্চেনত আছে আৰু তেওঁলোকে বৰ্তমান চিলচা অভিমুখে ৰাওনা হৈছে। গিলং চহৰৰ পৰা 4 জুথুলপুকৰ পৰা 13 লোকৰ লগতে আন 70 লোকে ছাগা চহৰ অভিমুখে ৰাওনা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে আজি পুৱা উজনি মাজুলীৰ শ্ৰীৰাম চাপৰিৰ 50 বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খন পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি অভাৱ অভিযোগৰ বুজ লয়। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰে। সত্ৰীয়া ঐতিহ্য আৰু মাজুলীৰ বৈষ্ণৱ সংস্কৃতিৰ সৈতে জড়িত বিভিন্ন দিশ সন্দৰ্ভত মন্ত্ৰীগৰাকী অৱগত হয়। উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে গড়মূৰত অৱস্থিত শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয় পৰিদৰ্শন কৰে। চিকিৎসালয়খনত মন্ত্ৰীগৰাকীয়ে চিকিৎসাৰ মান, আন্তঃগাঁথনি, চিকিৎসক, স্বাস্থ্যকৰ্মীৰ সেৱা আৰু ৰোগীসকলৰ বাবে থকা বিভিন্ন সুবিধাৰ বুজ লয়। মন্ত্ৰী শ্ৰী সিংহালে ইয়াৰ পাছতে গড়মূৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত মাজুলী জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই সভাত জিলাখনৰ স্বাস্থ্যসেৱাৰ সামগ্ৰিক পৰিস্থিতি, চিকিৎসা আন্তঃগাঁথনি আদিৰ বিষয়ে পৰ্যালোচনা কৰা হয়। দিনটোৰ অন্তিম কাৰ্যসূচী হিচাপে মন্ত্ৰীগৰাকীয়ে গড়মূৰত থকা জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হয়। সাংসদ প্ৰদান বৰুৱাই আজি চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলাপথাৰত অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধীনত এটা নতুন ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে। ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত 2569 টকা নিৰ্ধাৰণ কৰি এই কেন্দ্ৰসমূহে ধান ক্ৰয় প্ৰক্ৰিয়া অধিক সুচল কৰি তুলিব বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। চলিত বৰ্ষত জিলাখনত 12,500 মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু চলিত

0: লৈকে এই লক্ষ্যৰ 40% পূৰণ হৈছে বুলি সাংসদগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে সমষ্টিটোৰ জলকীয়া খুঁটিত বিধায়ক জীৱন গগৈয়ে কৃষি ক্ষেত্ৰ অধিগ্ৰহণ কেন্দ্ৰ এটা উদ্বোধন কৰে। ধানৰ উচিত মূল্য সুনিশ্চিতকৰণ আৰু মধ্যভোগীৰ দৌৰাত্ম্য হ্ৰাস কৰি কৃষকসকলক এই কেন্দ্ৰসমূহে সঠিক মৰ্যাদা প্ৰদান কৰিব বুলি তেওঁ মন্তব্য কৰে। অসম পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰী গোচৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে আজি বিশেষ ন্যায়াধীশৰ আদালতত 8000 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে। বক্ৰপথেৰে চাকৰি লোৱা অভিযোগত তদাৰকী কোষে নিগমৰ তদানীন্তন সঞ্চালক মনালিছা গোস্বামীসহ কেইবাগৰাকী বিষয়াৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰে। উল্লেখযোগ্য যে পৰ্যটন বিষয়া নিযুক্তিৰ নামত সংঘটিত অনিয়মৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে এটা গোচৰ ৰুজু কৰি 2025 চনৰ পৰা তদন্ত আৰম্ভ কৰিছিল। ইতিমধ্যে এই গোচৰত তদাৰকী কোষে কেইবাজনো বিষয়াক গ্ৰেপ্তাৰ কৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা 29 তাৰিখ শনিবাৰে নিশা 8:02 বান ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণৰ মানসিক স্বাস্থ্য আৰু পৰামৰ্শ শীৰ্ষক এটি অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত মনোৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ জয়ন্ত দাস অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। নগাঁও জিলাৰ ঢিঙৰ ৰুলেন হাজৰিকা নামৰ এজন যুৱকে মুকুতা খেতিৰে স্বাৱলম্বী হোৱাৰ লগতে আন বহু লোকক উপাৰ্জনৰ বাট মুকলি কৰি ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা অনুসৰি এই যুৱকজনে ভুৱনেশ্বৰত চেণ্ট্ৰেল ইনষ্টিটিউট অব ফ্ৰেছ ৱাটাৰ একুৱা কালচাৰ বিষয়ত প্ৰশিক্ষণ লৈ নিজৰ গাঁৱৰ পুখুৰীতে মুকুতাৰ খেতি আৰম্ভ কৰে। প্ৰথম অৱস্থাত 60,000 টকা বিনিয়োগেৰে 15 মাহত 1,00,000+ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা যুৱকজনে পৰৱৰ্তী সময়ত বহু লোকক এই কৰ্মত নিয়োগ কৰি সংস্থাপনৰ বাট মুকলি কৰে। বৰ্তমান যুৱকজনে নগাঁও জিলাৰ ঢিং মহাবিদ্যালয়ত মুকুতা উৎপাদনৰ বাবে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দি আহিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰশিক্ষা সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত কাঠফলা উৎপাদন প্ৰযুক্তি বিষয়ক এমহীয়া হ্ৰস্বকালীন প্ৰশিক্ষণৰ আজি সামৰণি পৰে। বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত চৌহদত অনুষ্ঠিত এই সামৰণি অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰায় 37 গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰমাণ পত্ৰ দিয়া হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ডঃ অনুপ কুমাৰ দাসে কাঠফুলাৰ চাহিদা আৰু জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰে। নিৰামিষভোজী লোকৰ মাজত কাঠফুলাৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰখনত নতুন সম্ভাৱনাৰ সৃষ্টি হোৱা বুলিও সঞ্চালকগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে কাঠফুলা উৎপাদনৰ জৰিয়তে যুৱ প্ৰজন্মই ভৱিষ্যতে নিজৰ জীৱিকা নিৰ্বাচিত কৰিব পাৰিব। এই ক্ষেত্ৰত এটা শক্তিশালী নেটৱৰ্ক গঢ়ি তোলা আৰু উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজনত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। এতিয়া পৰৱৰ্তী বাতৰিখনত চিন্তী ৰাণী ডেকাৰ পৰা।
1: কালি দেহাৱসান ঘটা বিটিচিৰ উপাধ্যক্ষ বিজিত গৌডা নাৰ্জাৰীৰ মৃত্যুত বিটিআৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণে শোক প্ৰকাশ কৰিছে। তামোলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত বিটিচিৰ উপাধ্যক্ষগৰাকীৰ নশ্বৰ দেহত আজি দলীয় সতীৰ্থসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, বিধায়ক ভিক্টৰ কুমাৰ দাসৰ লগতে অসংখ্য গুণমুগ্ধ উপস্থিত থাকে। সাংসদ শইকীয়াৰ প্ৰয়াত নাৰ্জাৰীৰ বিয়োগে ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত অপূৰণীয় ক্ষতি কৰা বুলি মন্তব্য কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি সন্ধিয়া তামোলপুৰৰ কুমাৰীকাটাস্থিত নিজা বাসগৃহত বিটিচিৰ উপাধ্যক্ষগৰাকীয়ে আত্মহনন কৰে। 2010 চনৰ উপ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে BPFৰ হৈ নিৰ্বাচিত হোৱা নাৰ্জাৰীয়ে একেৰাহে 3 বাৰ BPFৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল। 2025 চনত বিটিচিৰ পৰিষদীয় নিৰ্বাচনত তেওঁ 4th বাৰৰ বাবে BJPৰ হৈ জয়লাভ কৰিছিল। কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত আজি এটা ডিষ্ট্ৰিক্ট আৰ্লি ইণ্টাৰভেনশ্যন চেণ্টাৰ উদ্বোধন কৰা হয়। শিশুৰ বিকাশজনিত আৰু অন্যান্য স্বাস্থ্য সম্পৰ্কীয় সমস্যাত আগতীয়া চিকিৎসা সেৱা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই কেন্দ্ৰটো মুকলি কৰা হৈছে। অনুষ্ঠানত উপস্থিত থাকি বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছত বসুমতাৰীয়ে এইদৰে কয়।
2: কোকৰাঝাৰ আৰ এন বি চিভিল হস্পিটেলত ডিষ্ট্ৰিক্ট আৰ্লি ইণ্টাৰভেনশ্যন চেণ্টাৰ খুলিছো। এই ডিষ্ট্ৰিক্ট আৰ্লি ইণ্টাৰভেনশ্যনৰ জৰিয়তে আমাৰ বহুতো পেচেণ্ট আমি এই হস্পিটেলত ট্ৰিটমেণ্ট কৰাৰ বাবে আমি ব্যৱস্থা লৈছোঁ। যেনেকৈ আমাৰ চকু, কাণ বা বিভিন্ন যিটো বেমাৰ হয় এই বেমাৰবোৰৰ ট্ৰিটমেণ্ট এতিয়া ইয়াত আৰম্ভ হ'ব। শিশু জন্ম হোৱাৰ পিছত বেমাৰ হয় এই বেমাৰবিলাক এতিয়া ট্ৰিটমেণ্ট কৰিবৰ কাৰণে RBKSY যিটো আমাৰ চেণ্ট্ৰেল প্ৰগ্ৰাম আছে এই প্ৰগ্ৰামৰ অধীনত আমি আজি এই চেণ্টাৰখন খুলিব পাৰিছোঁ। ইণ্টিগ্ৰেটেড এটা প্ৰগ্ৰাম, ইয়াত আমাৰ যিটো স্ক্ৰিনিং আৰু চিকিৎসা হ'ব, যিটো চিকিৎসা হায়াৰ লেভেলত প্ৰয়োজন হ'ব।

ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল অমীমাংসিতভাৱে সমাপ্ত হয়। আজি পঞ্চম তথা অন্তিম দিনা শ্ৰীলংকাই দ্বিতীয় ইনিংছত নটা উইকেট হেৰুৱাই 429 ৰাণ সংগ্ৰহ কৰে। ভাৰতে দ্বিতীয়খন টেষ্টত প্ৰথমে বেট ধৰি 9 উইকেটৰ বিনিময়ত 503 ৰাণ কৰি ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। ইয়াৰ বিপৰীতে শ্ৰীলংকাই প্ৰথম ইনিংছত 290 ৰাণ সংগ্ৰহ কৰি ফল' অনৰ সন্মুখীন হয়। দলটোৱে দ্বিতীয় ইনিংছত সুস্থিৰ প্ৰদৰ্শনেৰে 9 উইকেটৰ বিনিময়ত 429 ৰাণ কৰি 216 ৰাণৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পাছতে দুয়োটা দলৰ অধিনায়কে ইনিংছ সমাপ্তিৰ বাবে সন্মতি প্ৰকাশ কৰে। দ্বিতীয়খন টেষ্ট ড্ৰ হোৱা সত্বেও শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলে 1-0 ব্যৱধানত দুখনীয়া শৃংখলাটো দখল কৰে। শ্ৰীলংকাৰ সোণাল দিনুচাক দুয়োটা ইনিংছত ক্ৰমে 103 আৰু 133 ৰাণ কৰাৰ বাবে প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইপিনে দুয়োখন টেষ্টত সৰ্বমুঠ 328 ৰাণ কৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে দেৱদত্ত পাড্ডিকালক প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। একবিংশ শতিকাত ভাৰতত এটা আধুনিক ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। নেপালৰ বানত আবদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে ভাৰতৰ প্ৰচেষ্টা তীব্ৰতৰ। অসম পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযোগনামা দাখিল। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ কলম্বো টেষ্ট অমীমাংসিতভাৱে সমাপ্ত, ভাৰতৰ শৃংখলা দখল। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ

0: বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
4: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
5: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
4: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800420223 কল কৰক।

0: প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ন অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু শুনাব খুজিছোঁ আন এটি বৃন্দগান। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ।

0: কীৰ্তিকমল ভূঞা ৰচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, নেপালত আকস্মিক বানত আবদ্ধ হৈ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে ভাৰতে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিশ্বৰ আন আন দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক সদায় দেশৰ হিতৰ স্বাৰ্থত হোৱা উচিত বুলি মন্তব্য কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়িছে বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা শনিবাৰে চাৰিদিনীয়া ভ্ৰমণসূচীৰে উজবেকিস্তান আৰু কিৰ্গিজ ৰিপাব্লিকলৈ যাব আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হৈছে। নেপালত আকস্মিক বানত আবদ্ধ হৈ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে ভাৰতে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নেপালত থকা 288জন ভাৰতীয় লোকৰ সৈতে এতিয়ালৈকে কোনোধৰণৰ সংযোগ স্থাপন কৰিব পৰা হোৱা নাই। ইয়াৰে 73জন ভাৰতীয় ত্ৰিশুলী 1 জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত আছিল। শ্ৰীজয়ছোৱালে কয় যে কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে প্ৰকল্প কৰ্তৃপক্ষৰ সৈতে এই লোকসকলৰ তথ্য সংগ্ৰহৰ বাবে অহৰহ যোগাযোগ কৰি আছে। কৈলাশ মানসৰোবৰ যাত্ৰাৰ বাবে দুটা পৃথক গোটত যোৱা তামিলনাডুৰ মুঠ 86জন লোক, নেপালৰ ৰাছুৱা জিলাৰ তিমুৰেত থকা পশ্চিমবংগৰ 32জন লোক আৰু কেৰালাৰ 33জন লোকৰ এতিয়ালৈকে কোনো সন্ধান পোৱা নাই বুলি শ্ৰীজয়ছোৱালে জানিবলৈ দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈলাশ মানসৰোবৰলৈ যাত্ৰাৰ বাবে যোৱা তামিলনাডুৰ 21জন লোকক উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। মুখপাত্ৰগৰাকীয়ে কয় যে এতিয়াও আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলৰ সৈতে সংযোগ স্থাপন তথা তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ভাৰতীয় কৰ্তৃপক্ষই নেপালী কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগত আছে আৰু সম্ভৱপৰ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে।
2: हमारी एम्बेसी वहां के सरकार से बातचीत कर रही है कि किस प्रकार से वहां से निकाला जाए। 21 भारतीय नागरिक जो तमिलनाडु से हैं उनको रेस्क्यू कर लिया गया है और ये लोग वहां से निकलने के बाद काठमांडू आएंगे और काठमांडू से फिर भारत की यात्रा करेंगे।
1: শ্ৰী জয়ছোৱালে কয় যে দেশখনত সম্প্ৰতি চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযানত সহযোগিতাৰ বাবে ভাৰতে 47 টনৰো অধিক তাৎক্ষণিক সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। চৰকাৰে 24 ঘণ্টাই কাৰ্যক্ষম হোৱাকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰিছে বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি কাঠমাণ্ডু আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসে 24 ঘণ্টাই উপলব্ধ হোৱাকৈ হেল্পলাইন মুকলি কৰিছে বুলি শ্ৰীজয়ছোৱালে জানিবলৈ দিছে। ইপিনে চীনৰ ফালে আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবেও বেইজিঙত থকা ভাৰতীয় দূতাবাসে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি শ্ৰীজয়ছোৱালে প্ৰকাশ কৰে। চীনৰ ফালে প্ৰায় 200 ভাৰতীয় লোক আবদ্ধ হৈ আছে বুলি উল্লেখ কৰি শ্ৰীজয়ছোৱালে কয় যে ইয়াৰে 95জন ডাৰ্চেনত আছে আৰু তেওঁলোকে বৰ্তমান চিলচা অভিমুখে ৰাওনা হৈছে। গিলং চহৰৰ পৰা 4জন, জুথুলুপুকৰ পৰা 13জন লোকৰ লগতে আন 70জন লোকে ছাগা চহৰ অভিমুখে ৰাওনা হৈছে। উদ্ধাৰ অভিযান খৰতকীয়া আৰু ফলপ্ৰসূ কৰি তোলাৰ বাবে স্থানীয় কৰ্তৃপক্ষৰ

0: সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত আছে বুলিও মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে।
1: Prime Minister yesterday spoke to the Prime Minister of Nepal, conveyed our deepest condolences, conveyed that India stands in solidarity with people of Nepal, as also offered all possible humanitarian assistance from our side. As per information currently available, there are 288 Indian nationals who remain uncontactable.
0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিশ্বৰ আন আন দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক সদায় দেশৰ হিতৰ স্বাৰ্থত হোৱা উচিত বুলি মন্তব্য কৰিছে। ৰাষ্ট্ৰপতি ভৱনত আজি ভাৰতীয় বৈদেশিক সেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰীমতী মুৰ্মুৱে এই কথা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে নৱপ্ৰজন্মৰ কূটনীতিবিদসকলক দেশৰ স্বাৰ্থ সোঁৱৰাই কয় যে প্ৰয়োজনৰ সময়ত ভাৰতীয় মিছনসমূহ যাতে দেশৰ নাগৰিকৰ বাবে সদায় সহজলভ্য আৰু সহায়কাৰী হৈ থাকে সেই কথা মনত ৰখা উচিত। প্ৰশিক্ষণ গ্ৰহণ কৰি থকা বৈদেশিক সেৱাৰ বিষয়াসকলে কেৱল ভাৰত চৰকাৰক প্ৰতিনিধিত্ব নকৰে বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশৰ 140 কোটিৰ জনতাৰ আশা আকাংক্ষা আৰু সপোনক তেওঁলোকে প্ৰতিনিধিত্ব কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়িছে বুলি মন্তব্য কৰিছে। তেওঁ কয় যে যোৱা এটা দশকত দেশৰ প্ৰতিৰক্ষা উৎপাদন প্ৰায় 4 গুণ বৃদ্ধি হৈ 1.8 লাখ কোটি টকালৈ বৃদ্ধি হৈছে। আনহাতে প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানি বিগত দশকটোত বৃদ্ধি হৈ 39,000 কোটি টকা হৈছেগৈ বুলিও তেওঁ মন্তব্য কৰে। মধ্যপ্ৰদেশৰ জবলপুৰত থকা ভেহিকল ফেক্টৰী VFZ টি ছিৰিজৰ যুদ্ধ টেংক প্ৰস্তুত কৰা এটা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি তেওঁ কয় যে ভাৰতে 2028-29 বিত্তীয় বৰ্ষৰ ভিতৰত 50,000 কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে কেৱল অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰাই নহয় সেইবোৰৰ ৰক্ষণাবেক্ষণ আৰু উন্নীতকৰণৰ বাবেও যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে 472 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া যুদ্ধ টেংক নিৰ্মাণ কেন্দ্ৰটো প্ৰায় 330 একৰ ভূমিত বিস্তৃত হৈ আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা শনিবাৰে 4-দিনীয়া ভ্ৰমণসূচীৰে উজবেকিস্তান আৰু কিৰ্গিজ ৰিপাব্লিকলৈ যাব। নতুন দিল্লীত আজি এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পশ্চিমৰ সচিব চিবি জাৰ্জে কয় যে ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি ছফকট মিৰ্জিয়'ভেৰ আমন্ত্ৰণ মৰ্মে টাছকেণ্টলৈ যাব। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশ দুখনৰ মাজৰ কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। দুয়োগৰাকী নেতাই বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, ডিজিটেল সংযোগ, শক্তি, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন খণ্ডত সহযোগিতাৰ পৰ্যালোচনা কৰিব বুলি সচিবগৰাকীয়ে প্ৰকাশ কৰে। টাছকেণ্টৰ পৰা প্ৰধানমন্ত্ৰী মোদী কিৰ্গিস্তানৰ বিছকেকলৈ যাব আৰু তাত তেওঁ 31 আগষ্টত 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে সন্মিলনত নিৰাপত্তা, যোগাযোগ আৰু সুযোগৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহত আলোকপাত কৰি ভাষণ দিব। ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰী মোদীয়ে এই সংস্থাৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ লগতে মধ্য এছিয়াৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ উদযাপন সম্পৰ্কে আয়োজন কৰা 6ষ্ঠ বিশ্ব নামাদ গেমছৰ উদ্বোধনী অনুষ্ঠানত অংশ ল'ব। বিবেকানন্দ কেন্দ্ৰৰ সৰ্বভাৰতীয় সভাপতি এ বালাকৃষ্ণনৰ মৃত্যু হৈছে। 88 বছৰ বয়সত তেওঁ আজি শেষ নিশ্বাস ত্যাগ কৰে। এ বালাকৃষ্ণনৰ মৃত্যুত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁৰ জীৱন স্বামী বিবেকানন্দৰ আদৰ্শৰে পৰিচালিত আছিল। বিবেকানন্দ কেন্দ্ৰৰ কাম কাজ প্ৰচাৰ আৰু প্ৰসাৰত বালাকৃষ্ণনৰ অৱদান অপৰিসীম আছিল বুলি উল্লেখ কৰি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয় সমগ্ৰ জীৱন ধৰি তেওঁ স্বামী বিবেকানন্দৰ আদৰ্শ সমাজত বৰ্তাই ৰখাৰ বাবে কাম কৰি গৈছিল। পঞ্চায়তীৰাজ ব্যৱস্থাৰ ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে দানবীৰ নামেৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে সৰ্বসাধাৰণক এই দানবীৰ অভিযানত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে। উল্লেখযোগ্য যে দানবীৰ হৈছে পঞ্চায়তসমূহক ডিজিটেলি আগবঢ়াই নিয়াৰ বাবে জনতাই কম্পিউটাৰকে ধৰি আন আন ডিজিটেল সামগ্ৰী দান কৰাৰ এক ব্যৱস্থা। মন্ত্ৰালয়ে কয় যে এই পদক্ষেপে অংশীদাৰী শাসন ব্যৱস্থাৰ আৰ্হিক প্ৰতিনিধিত্ব কৰে। ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰাত সহায়ক হ'ব। ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল অমীমাংসিতভাৱে সমাপ্ত হৈছে। আজি পঞ্চম তথা অন্তিম দিনা

0: শ্ৰীলংকাই দ্বিতীয় ইনিংছত 9টা উইকেট হেৰুৱাই 429 ৰাণ সংগ্ৰহ কৰাৰ পিছতে খেলখন সমাপ্ত হয়। ভাৰতে দ্বিতীয়খন টেষ্টত প্ৰথমে বেট ধৰি 9 উইকেটৰ বিনিময়ত 503 ৰাণ কৰি ইনিংছ সমাপ্তিৰ ঘোষণা কৰিছিল। ইয়াৰ বিপৰীতে শ্ৰীলংকাই প্ৰথম ইনিংছত 290 ৰাণ সংগ্ৰহ কৰি ফলোঅনৰ সন্মুখীন হয়। দলটোৱে দ্বিতীয় ইনিংছত সুস্থিৰ প্ৰদৰ্শনেৰে 9 উইকেটৰ বিনিময়ত 429 ৰাণ কৰি 216 ৰাণৰ অগ্ৰগতি লাভ কৰে। দ্বিতীয়খন টেষ্ট ড্ৰ হোৱা সত্বেও শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলে 1-0 ব্যৱধানত দুখনীয়া শৃংখলাটো দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নেপালত আকস্মিক বানত আবদ্ধ হৈ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে ভাৰতে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিশ্বৰ আন আন দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক সদায় দেশৰ হিতৰ স্বাৰ্থত হোৱা বুলি মন্তব্য কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়িছে বুলি মন্তব্য কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা শনিবাৰে 4-দিনীয়া ভ্ৰমণসূচীৰে উজবেকিস্তান আৰু কিৰ্গিজ ৰিপাব্লিকলৈ যাব আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 8 বজাত শুনিবলৈ পাব।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক সংস্কৃত কথিকাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে ডক্টৰ মুক্তা বিশ্বাসৰ সংস্কৃত কথিকা সংস্কৃত সাহিত্যে কৃষ্ণ।
5: তৎ পুণ্ডরীক নয়নং মেঘাভং বৈদ্যুতাম্বরম দ্বিভুজং জ্ঞানমুদ্রাঢ্যং বনমালিনমীশ্বরম গোপো গোপাঙ্গনাবীতং সুরদ্রুমতলাশ্রিতম দিব্যালঙ্কারণপেতং রত্নপঙ্কজমধ্যগম কালিন্দী জলকল্লোলা সঙ্গীমারুতসেবিতম চিন্তয়ংশ্চেতসা কৃষ্ণং মুক্তভবতি সংশ্রিতে। শ্রীকৃষ্ণ বিষ্ণু অষ্টম অবতারঃ যদা হি ধর্মস্য গ্লানির্ভবতি অধর্মস্য চ অভ্যুত্থানং ভবতি তদা সাধুনাং পরিত্রাণায় ভগবান আবির্ভবতি। পুরা দ্বাপর যুগস্য অন্তিমে ভাগে সন্মার্গং ব্রজতাং জনানাং পরিত্রাণায় শ্রীকৃষ্ণ আবির্ভূব। কৃষির ভূবাচক শব্দ নশ্চ নিবৃতিবাচক তয়ো ঐক্যং পরং ব্রহ্ম কৃষ্ণ ইত্যভিধীয়তে। সংস্কৃত সাহিত্যে বিশেষত মহাভারতে ভাগবতে হরিবংশকথায়াম শ্রীমদ ভগবদ্গীতায়াম কৃষ্ণস্য উল্লেখ বারংবারং অস্তি। কংস পিতরং মথুরাধিপম উগ্রসেনং কারাগারে নিক্ষিপ্য স্বয়ং রাজা বভূব। তত বৃষ্ণিবংশীয়েন বসুদেবেন প্রিয় ভগিন্না দেবৈক্যা পরিণয় সঞ্জাতঃ বিবাহ সময়ে দেবৈক্যা অষ্টম গর্ভজাত পুত্র কংসং ঘাতয়িষ্যতি ইতি দৈববাণী বভূব। দৈববাণী নিশম্য সপদি এব কংস আত্মরক্ষার্থং দেবকিং বসুদেবঞ্চ কারাগারে নিচিক্ষেপ। ক্রমেণ তয়ো পুত্র ষট্কং কংস ঘাতয়মাশ তয়ো সপ্তম গর্ভজাত পুত্র সুলক্ষণযুক্ত ভবেদিতি নিশ্চিত্ত বিষ্ণু গর্ভস্থং শিশু।

পূবালীৰ সুৰ অনুষ্ঠানত সেয়া আছিল নৰেন্দ্ৰ ফাংচু আৰু তেওঁৰ সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী মৃণালিনী বৰবৰা। শিল্পীৰ কণ্ঠৰ প্ৰথম গীতৰ কথা আলিমনিচা পিয়াৰৰ।

শ্রোতাসকলে মৃণালিনী বৰবৰাৰ কণ্ঠৰ আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। অনুষ্ঠানৰ শেষতে নলিনীবালা দেৱীৰ এটি ৰচনা।

আজিৰ আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে মৃণালিনী বৰবৰাৰ কণ্ঠত ক্ৰমে আলিমুনিচা পিয়াৰ, প্ৰশান্ত বৰদলৈ আৰু নলিনীবালা দেৱী ৰচিত গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া মুখ্য বাতৰি।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একবিংশ শতিকাত ভাৰতত এটা আধুনিক ক্ৰীড়া পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰিছে। দেশৰ অন্যান্য ঠাইৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে খেলো ইণ্ডিয়া সংবাদ কাৰ্যসূচী অনুষ্ঠিত হয়। নেপালত আকস্মিক বানত আবদ্ধ হৈ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰৰ বাবে ভাৰতে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰঞ্জয় জয়ছোৱালে প্ৰকাশ কৰিছে। নেপালত সম্প্ৰতি চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযানত সহযোগিতাৰ বাবে ভাৰতে 47 টনৰো অধিক তাৎক্ষণিক সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি পুৱা উজনি মাজুলীৰ শ্ৰীৰাম চাপৰিৰ 50খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খন পৰিদৰ্শন কৰি অভাৱ অভিযোগৰ বুজ লয়। অসম পৰ্যটন নিগমৰ নিযুক্তি কেলেংকাৰী গোচৰত মুখ্যমন্ত্ৰী তদাৰকী কোখে আজি বিশেষ ন্যায়াধীশৰ আদালতত 8000 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে। কালি দেহাৱসান ঘটা বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰীৰ শেষকৃত্য আজি তামোলপুৰৰ চেচাপানী বড়ো বজাৰ ৰাজহুৱা খেলপথাৰত সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে সম্পন্ন কৰা হয়। কাছাৰ জিলাৰ লক্ষীপুৰত আছাম ৰাইফলছে আন্তঃৰাজ্যিক নিচাযুক্ত দ্ৰব্য সৰবৰাহ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই বুজন পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰে। শিৱসাগৰৰ সৰবৰহী যুৱক বীৰলাচিত সেনাৰ নেতা মানৱজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত কলম্বোত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল অমীমাংসিতভাৱে সমাপ্ত হয়। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: সাপ্তাহিক বিজ্ঞান আলোচনী অনুষ্ঠান নতুন দিগন্ত।
2: নমস্কাৰ, আজিৰ অনুষ্ঠানত আমি আলোচনা কৰিবলৈ লৈছো অসমৰ অস্থানীয় আগ্ৰাসী উদ্ভিদসমূহৰ বিষয়ে। এই বিষয়ে কথা পাতিবলৈ আমি আমন্ত্ৰণ কৰি আনিছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক নমিতা নাথ আৰু অধ্যাপক নীলাক্ষী দেৱীক। আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। নমস্কাৰ।
3: নমস্কাৰ।
2: আমি প্ৰথমে জানিব বিচাৰিম যে অস্থানীয় উদ্ভিদ, অস্থানীয় উদ্ভিদ বুলিলে আমি কি বুজো? নীলাক্ষী দেৱী বাইদেউ,
3: সহজাৰ্থত অস্থানীয় বা বিদেশী উদ্ভিদসমূহক বহিৰাগত উদ্ভিদ বা ইংৰাজীত এক্সটিক স্পিচিজ বুলি ক'ব পাৰি।
2: হয়,
3: অৰ্থাৎ ইহঁতৰ বাসস্থান অন্য দেশৰ। আমি দেখিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ অসম অকল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নহয়, ইয়াৰ স্বকীয় কলা সংস্কৃতিৰ দ্বাৰাও সমৃদ্ধ। ইয়াত থকা পৰ্বত, পাহাৰ, গুহা, নদ নদী, তৰুলতা, বৃক্ষ আদি পৰিভৰ ইয়াক সমৃদ্ধ কৰি ৰাখিছে। কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত আমি দেখা পাইছোঁ যে পৰ্যায়ক্ৰমে এই অস্থানীয় উদ্ভিদৰ আগমনৰ ফলত আমাৰ বনাঞ্চলৰ পৰিৱৰ্তন ঘটিছে।
2: হয়,
3: ইতিহাস পঢ়িয়াই চালে আমি দেখোঁ যে বিভিন্ন সময়ত বিভিন্ন কাৰণত বিভিন্ন কাৰকৰ দ্বাৰা বিশেষ উদ্দেশ্য বা উদ্দেশ্যহীনভাৱে এই বিদেশী উদ্ভিদসমূহ নিজৰ জন্মভূমিৰ পৰা অন্য দেশ বা প্ৰদেশলৈ যাব পাৰে। ইহঁতৰ পুলি, বীজ, কন্দ, ৰেণু আদি অন্য শস্যৰ লগত ভ্ৰমণকাৰী, জাহাজ, ৰেলগাড়ী, জীৱ জন্তু আদিৰ জৰিয়তে স্থানান্তৰিত হয়।
2: হয়,
3: উল্লেখযোগ্য যে এনে উদ্ভিদসমূহে অতি

0: গতিত নতুন স্থানান্তৰিত অঞ্চলসমূহত বিস্তাৰণ আৰম্ভ কৰে। ইহঁতৰ বৃদ্ধি আৰু প্ৰজননৰ হাৰ স্থানীয় উদ্ভিদতকৈ বহুত বেছি, কিয়নো স্থানান্তৰিত এই গছসমূহে নিজ জন্মস্থানৰ পৰা আঁতৰি অহাৰ ফলত নিজ স্থানৰ উদ্ভিদসমূহৰ লগত প্ৰতিযোগিতা কৰিবলগীয়া নহয়,
1: হয় হয়,
0: আৰু নতুন পৰিৱেশৰ লগত অতি সোনকালে অভিযোজিত হ'ব পাৰে। ইয়েই স্থানীয় উদ্ভিদৰ প্ৰতি ভাবুকি প্ৰদান কৰিছে।
1: হয়, এতিয়া অস্থানীয় উদ্ভিদৰ কেইটামান উদাহৰণ যদি দিয়ে।
0: হয়, আশ্চৰ্যকৰ বিষয় যে আমি জনা বহু আলংকৰিক তথা উদ্যান ফুল, পথৰ দাঁতিত ৰোপণ কৰা ফুলসমূহ, পূজা পাৰ্বণত ব্যৱহাৰ কৰা বহু ফুল গছ কিন্তু অসম তথা ভাৰতৰ নহয়। এই গছবোৰ অসমলৈ আহি ইয়াৰ সাৰ পানী পাই অভিযোজিত হৈছে। আমি এটা উদাহৰণ দিব পাৰোঁ যে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়খন আমি কৃষ্ণচূড়া দেশ বুলি কওঁ।
1: হয়,
0: এই যে গছডাল কৃষ্ণচূড়া ডেলনিক্স ৰেজিয়া, ইয়াৰ চাইণ্টিফিক নেম, কিন্তু ই কিন্তু মাডাগাস্কাৰৰ পৰাহে অহা।
1: ই আমাৰ স্থানীয়
0: গছ নহয়। এনেধৰণে আমি যদি চাওঁ, বহুত আলংকৰিক উদ্ভিদবোৰ, বিশেষকৈ বৃক্ষ, এইসমূহ প্ৰায়ে বাহিৰৰ পৰা অহা, যেনে হিবিস্কাস, মিউটাবিলিস, স্থলপদ্ম, আমি যে দুৰ্গা পূজাত ব্যৱহাৰ কৰো, আকৌ আমাৰ অতিকে চিনাকি হিবিস্কাস ৰোজা চাইনেন্সিছ, এইবোৰ কিন্তু জবা ফুলটো চীন দেশৰেই ফুল। তাৰপিছত তেনেকে আকৌ কেইটামান উদাহৰণ দিব পাৰো, যে জাভা কেচিয়া, তাৰ খুব সুন্দৰ পিংক কালাৰৰ ফুল কিছুমান দেখিবলৈ পোৱা যায়, গছজোপা বৰ ধুনীয়া দেখে। তাৰপিছত গোল্ডেন য়েল্ল' কালাৰৰ গছ এজোপা আছে, কেচিয়া, ইয়াক বেল্টোফেৰাম ফেৰুজিনিয়াম বুলিও কোৱা হয়, ই মালয় দেশৰ পৰা অহা। তাৰোপৰি যে আমি যে দেখো যে বিভিন্ন প্ৰকাৰৰ বগেন ভিলিয়া, এইবিলাক পূব আৰু দক্ষিণ ব্ৰাজিলৰ পৰাই অহা।
1: এনেতো আমি এইবোৰ স্থানীয়
0: তেওঁলোকে স্থানীয় মানে আমাৰ ইয়াতে বিলীন হৈ গৈছে বুলি আমি যদি কওঁ, সেইটো ক'লেও ভুল কোৱা নহয়। পাউডাৰ পাফ, ইউকেলিপটাছ, আৰু তাৰ উপৰিও কিছুমান আছে, ধৰি লওক বটল ব্ৰাছ, ৰাধাচূড়া, কৰবী ফুল, নয়নতৰা, ক্ৰিচেণ্টিমাম, চানফ্লাৱাৰ, তাৰপিছতে জাকাৰাণ্ডা বুলি এবাৰ গছ আছে,
1: ইউকেলিপটাছ, বেছিকে মেঘালয়ৰ,
0: আৰু গুলঞ্চি, মাধৱীলতা, তাৰোপৰি এবিধ বাৰ্ড অফ পেৰাডাইজ বুলি এবিধ গছ আছে, আমি কওঁ এইটো বানানা জাতীয়। তাৰোপৰি বিভিন্ন নাৰ্জি, জিনিয়া, এইবিলাক কিন্তু মেক্সিকো, দক্ষিণ আমেৰিকা এইবিলাকৰ পৰাহে অহা। বহুত আচৰিত কথা নহয়,
1: হয় হয়, মানে সঁচাকে আচৰিত লাগিছে যে এইবোৰ আমি আচলতে স্থানীয় বুলিয়ে ভাবি থৈছিলো এইবোৰ ফুল।
0: আৰু এটা মই উদাহৰণ দিব বিচাৰিছো, চামানিয়া চামান বা ৰেইন ট্ৰি, এডাল যে যথেষ্ট ডাঙৰ ওখ গছ, আমাৰ গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধকৰ গছৰ ভিতৰত এবিধ অন্যতম। আৰু এই গছবিধ কিন্তু বাহিৰৰ পৰাই অহা, ই হ'ল মধ্য আমেৰিকাৰ পৰা আৰু ভেনিজুৱেলাৰ পৰা আহি ক্ৰমে আফ্ৰিকা, ভাৰত, পূব এছিয়া, মালয় দ্বীপপুঞ্জ, অষ্ট্ৰেলিয়া পৰ্যন্ত পাইছে। আৰু আপোনালোকেতো জানেই যে ইয়াৰ শাখা প্ৰশাখা বিস্তাৰিত হৈ এখন চন্দ্ৰতাপ বা বৃহৎ ছাতিৰ দৰে হৈ পৰে, আৰু ইহঁতৰ গা গছত অন্য পৰাশ্ৰয়ী উদ্ভিদ, ঢেকীয়া, অৰ্কিড আদিৰ বাবে কিন্তু উত্তম বাসস্থান। তাৰোপৰি দেখা গৈছে ভাৰতৰ প্ৰায় 471 প্ৰজাতি আচলতে উদ্ভিদসমূহ আমাৰ তাৰমানে বাহিৰৰ পৰা অহা, বহিৰাগত বুলি ক'লেও ভুল নহয়। আৰু ইয়াৰে তাৰমানে প্ৰায় 15% কিন্তু বেলি ফুল জাতীয়, আমি যিটো কৈ আছিলোঁ এতিয়া চানফ্লাৱাৰ বা সূৰ্যমুখী ফুল, সেই ফুলৰ
1: মানে সৰু ডাঙৰ বহু ধৰণৰ প্ৰজাতি
0: প্ৰজাতি আছে এইটো গোত্ৰৰ। আৰু আকৌ ভালকে যদি আমি চাওঁ, তেতিয়াহ'লে আমি গম পাওঁ যে প্ৰায় 70% প্ৰজাতি, যিমানখিনি ইয়াৰ বহিৰাগত প্ৰজাতি আছে, সকলোৱে আমেৰিকা মহাদেশৰ পৰা অহা।
1: হয়, এইবাৰ মই নমিতা বাইদেউক সুধিব বিচাৰিছো যে কোনবোৰ অস্থানীয় বা আগ্ৰাসী উদ্ভিদ।
2: হয় হয়, কিছুমান এতিয়া বাইদেউ যেনেকে ক'লে সেইবিলাক অস্থানীয় উদ্ভিদ হয়, আমাৰ ইয়াত থলুৱা নহয়। তাৰে আকৌ কিছুমান সুন্দৰ ফুল ফল বহন কৰি আমি যি গম পালোঁ অলপ আগত, কিন্তু আচৰিত কথা, তাৰে কিছুমান ইমান সুন্দৰ, তাৰে আকৌ কিছুমানে আমাৰ ইয়াত আগ্ৰাসী ৰূপ ধাৰণ কৰিছে অতি ভয়াৱহভাৱে। যিবোৰ উদ্ভিদৰ বাহিৰা দেশৰ পৰা আগমন ঘটে আৰু সময়ৰ সোঁতত সাংঘাতিকভাৱে বিস্তৃত হৈ স্থানীয় উদ্ভিদ, ভূমি, পৰিৱেশ, পৰিস্থিতিৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলায়, তেনেবোৰ উদ্ভিদেই হ'ল অস্থানীয় আগ্ৰাসী ধৰণৰ উদ্ভিদ। কোনো স্থানত উদ্ভিদৰ প্ৰজাতিৰ এনে আগমন ইচ্ছাকৃত বা অনিচ্ছাকৃতভাৱে বা দুৰ্ঘটনাক্ৰমে হ'ব পাৰে,
1: মানে সাংঘাতিকভাৱে এই বাঢ়ি যায় কম সময়ত।
2: হয় হয় হয়, সেনেকৈ। উদাহৰণস্বৰূপে অতি আকৰ্ষণীয় ভিন্ন ৰঙী, ৰঙা, হালধীয়া, গুলপীয়া, সুমথিৰা ৰঙৰ থোপা থুপিকৈ ফুল বহন কৰা গু ফুল বুলি কোৱা লেণ্টেনা কেমেৰা নামৰ প্ৰজাতিবিধৰ কথাই ক'ব পাৰি। ইয়াক 1807 ব্ৰিটিছ শাসনকালত ডক্টৰ উইলিয়াম কাৰেই কলিকতাৰ বটানিকেল গাৰ্ডেনত আলংকাৰিক উদ্ভিদ হিচাপে উপহাৰ দিছিল তথা ৰোপণ কৰা হৈছিল।
1: এতিয়াতো আমাৰ ইয়াত জংঘল হিচাপে থাকে,
2: জংঘল হিচাপে। কালক্ৰমত ই বৰ্তমান ভাৰতবৰ্ষৰ এটি অতি আগ্ৰাসী।

0: সহজে উদ্ভিদবিলাকৰ কাৰণে স্বয়ংক্ৰিয়ভাৱে খাদ্যৰ অভাৱ হৈ যায়।
1: হয়,
0: তাৰোপৰি মাটিৰ খহনীয়তা, জলচক্ৰ, থলুৱা উদ্ভিদৰ পৰাগযোগ, মাটিৰ গুণাগুণ, পৰিস্থিতিতন্ত্ৰৰ বিভিন্ন চক্ৰবিলাক যে চলি থাকে, সেইবিলাক আদি সকলোবোৰ ক্ষেত্ৰত অস্থানীয় আগ্ৰাসী উদ্ভিদবিলাকে সাংঘাতিক কুপ্ৰভাৱ পেলায়।
1: অঁ, আপুনি যিটো মানে মেটেকাৰ কথা কৈছে, সেইটো মই
0: হয়
1: বোধ কৰোঁ আমাৰ মাছ থকা ঠাইত যদি হয়,
0: হয় হয়
1: পানীত যদি হয়, ধৰি লওক সেই পুখুৰী বিলত হ'লে, সেইবিলাকে নিশ্চয় সেই অক্সিজেনটো পোৱাত বাধা জন্মায়। জলজ যিটো পৰিস্থিতি তন্ত্ৰ আছে তাৰ ওপৰত আক্ৰমণাত্মক যিবোৰ অস্থানীয় উদ্ভিদ আছে, সেইবিলাকৰ কেনেধৰণৰ ভূমিকা থকা বুলি ভাবে আপুনি?
0: হয় হয়, পানীত হোৱা তেনে উদ্ভিদবোৰে, যেনেকে আপুনি যিটো ক'লে মেটেকা, অলপ আগত ক'লো অজাতি কলমৌ, মানে কলমৌৰ দৰে আমাৰ শাকৰ দৰে হে পাতবিলাক, কিন্তু থিয় মানে গছবিলাক, এই অজাতি কলমৌ আদি ইমান সাংঘাতিকভাৱে আগ্ৰাসী ৰূপত বৃদ্ধি পায় যে তাৰ মাজেৰে পানীত সূৰ্যৰ ৰশ্মি কমকৈ প্ৰৱেশ কৰিব পাৰে, পানীৰ তলত অক্সিজেনৰো অভাৱ হয়, এইবোৰে পানীৰ সোঁতত বাধাৰ সৃষ্টি কৰে, যিবিলাক মাছ কাছৰ প্ৰজননৰ বাবে পানীৰ সোঁতৰ এটা দৰকাৰ আৰু সেইবিলাক।
1: আৰু মেটেকাৰ যিটো মানে শিপা, যি দেখিছো মানে এটা থোপা হিচাপে গোটেইখিনি জালৰ নিচিনাকে
0: সৃষ্টি কৰে ভিতৰত, হয় হয়, পানীৰ তলত তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে। এইদৰে জলজ যিটো আপুনি ক'লে মেটেকা নেটৰ দৰে বা এনেকুৱা জালৰ দৰে কৰে, যি এইবিলাক পানী মানে অক্সিজেনৰ অভাৱ ঘটাই, অলপ মানে অক্সিজেনৰ মানে সূৰ্যৰ ৰশ্মিৰ অভাৱ, পানীৰ সোঁতৰ পৰিৱৰ্তন, এইবিলাক হোৱা কাৰণে যিবিলাক জলজ বাসস্থানৰ ৰূপান্তৰ ঘটায়, এনেবোৰ কাৰণত জলজ স্থানীয় বিচিত্ৰতাৰ যিবিলাক ওপৰত ভাবুকিৰ সৃষ্টি হয়, স্থানীয় মানে উদ্ভিদ বা মাছ কাছ জীৱ জন্তুৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। উল্লেখ্য যে অতিৰিক্তভাৱে বৃদ্ধিপ্ৰাপ্ত সংঘ সৃষ্টি কৰে, এটা জেগাত কলনীৰ দৰে গোটেই মেটৰ দৰে সৃষ্টি কৰে, এনে আগ্ৰাসী উদ্ভিদবোৰৰ পচন বেছিকৈ হয়, নহয় বেছিকৈ গ্ৰহ কৰে মানে সেইবোৰ আকৌ পুৰণি পাতবিলাক পচি পৰি যায়, হয় তেনেকে ধৰণে ক্ৰমান্বয়ে
1: গেছ উৎপন্ন
0: হয়, তাৰপিছত তাতে জলজ যিবিলাক ক্ৰমান্বয়ে সেইবিলাক পচি যায় কাৰণে জলাশয়বোৰৰ পানী ধাৰণ সেইবিলাকে জেগা লয়, পচা অৰ্গেনিক হিচাপে জৈৱ জেগাবিলাক
1: প্ৰদূষিত
0: কৰে, জেগা লয়, এটা স্পেচ লয় পচি সৰি, তাৰপিছত সেইবিলাক সেইকাৰণে জলাশয়বোৰৰ পানী ধাৰণ যিটো ক্ষমতা লাহে লাহে কমি যায়, ফলত আজিকালি আমি প্ৰায় কম বৰষুণতে বানপানী আদি হোৱা দেখা পাওঁ, বা মেটেকাবোৰ কি সাংঘাতিক ধৰণে মানে জেগাটো লৈ পেলাই তাতে এই ধৰণৰ বস্তু, পানী মানে যিবিলাক ধাৰণ ক্ষমতা যিবিলাক জলাশয়বোৰৰ কমি যায়, সেইটো এটা অলপ ভয়াৱহ দিশ আৰু পৰিৱেশৰ কাৰণে। তেনেকে ধৰণে আমাৰ জলাশয় জলজ পৰিস্থিতি তন্ত্ৰৰ ওপৰত আক্ৰমণাত্মক যিবিলাক উদ্ভিদ মানে অস্থানীয়, সেই উদ্ভিদবিলাকে মানে সাংঘাতিক কুপ্ৰভাৱ পেলায় আৰু, সেইবিলাক এটা চিন্তনীয় বিষয় হৈ পৰিছে বৰ্তমান।
1: নীলাক্ষী দেৱী বাইদেউ, এতিয়া যিবোৰ অস্থানীয় অগ্ৰাসী উদ্ভিদ আছে সেইসমূহে মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় নেকি?
2: হয়, দেখা গৈছে যে আগ্ৰাসী উদ্ভিদসমূহে মানুহৰ স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়।
1: হয়,
2: ইহঁতৰ ৰেণু বা শুং আদি মানুহ সংস্পৰ্শলৈ আহিলে এলাৰ্জি, বিভিন্ন ছালৰ অসুখ আদি হ'ব পাৰে। তাৰোপৰি এই উদ্ভিদসমূহৰ পৰা নিঃসৰিত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থৰ পৰাও বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে।
1: হয়, কেনেকৈ হয় অকণমান বহলাই ক'বচোন।
2: আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে পাৰ্থেনিয়াম আমেৰিকাৰ ক্ৰান্তীয় অঞ্চলৰ পৰা অহা, আৰু ই সম্ভৱতঃ 1950 চনতে ঘেঁহুৰ লগত আমদানি হৈ আহিছিল। দেখা গৈছে যে পাৰ্থেনিয়াম আৰু অন্য আগ্ৰাসী উদ্ভিদৰ পৰাগৰেণুবোৰে বিশেষকৈ এলাৰ্জিৰ কাৰণে দায়ী, কাৰণ এইবোৰত এলাৰ্জি সৃষ্টিকাৰী যিবিলাক পৰাগৰেণু থাকে, পৰাগৰেণুবিলাকৰ বাহিৰত যিটো ৱাল থাকে, এইবিলাকত এলাৰ্জি সৃষ্টিকাৰী এণ্টি অক্সিজেন থাকে, আৰু এইবিলাকে কি কৰে, মানুহৰ শৰীৰত যিবিলাক এণ্টিবডিৰ লগত ক্ৰিয়া কৰে, আৰু ইয়াৰ ফলত এনেকুৱা হৈছে মানুহৰ কিছুমানে চকুক খজুৱা এটা আমি যে দেখিছো, ৰঙা পৰে, চকুৰ পৰা পানী পৰে, কাঁহ হয়, হাঁপানী বা আস্থামা হোৱা, আৰু কেতিয়াবা এনেকুৱা হয় যে একিউট কণ্ডিশ্যনত তেওঁলোকক হস্পিটেলাইজ কৰিব লগা হয়। তাৰোপৰি ছালৰ খজুৱতি, ৰঙা পৰি যোৱা, লেচাইন আদি উপসৰ্গসমূহ এই এলাৰ্জিৰ পৰাই দেখা যোৱা যায়। ইতিমধ্যে দেখা গৈছে যে লেণ্টেনা কেমেৰা বা গুৰফুলৰ পাতৰ ৰসে ছালৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। অগৰা যিটো আছে, অগৰা আমি যিটো কওঁ, সেই অগৰাটোৰ মানে গছটোৰ যিটো মানে বীজটো বহুত হাকুটা হাকুটা
1: নিচিনা,
2: এইবিলাকো মানুহৰ মানে উপকাৰ কৰাৰ বহুত কাৰণ আছে। তাৰোপৰি দেখা গৈছে যে লেণ্টেনা কেমেৰাৰ কথাটো মই ক'লোৱেই, তাৰোপৰি কিছুমান বিষাক্ত ৰাসায়নিক পদাৰ্থৰ ক্ৰিয়াৰ ফলত বহুত

0: ধৰণৰ বিস্তৰ ক্ষতি হয়। যেনে এইবিলাকে সাধাৰণতে লিভাৰ বা যকৃতৰ হানি কৰিব পাৰে। আৰু ধতুৰা গুটিৰ কথাটো জানি ই অতিমাত্ৰাই বিষাক্ত আৰু ইয়াত ট্ৰপেন নামৰ এবিধ খাৰক আছে, খাৰকীয় এবিধ কেমিকেল আছে আৰু ইহঁতে কিন্তু স্নায়ুৰ বিকাৰ ঘটাব পাৰে।
1: ধতুৰাটো মানে আমাৰ স্থানীয় নাছিলে,
0: স্থানীয় নাছিলে। কিছুমান বস্তু চাব গ'লে আমি আচলতে হেৰি প্ৰায়খিনি আমি দেখোঁ যে বহিৰাগতই আছে। মাইকেনিয়া মাইক্ৰেন্থা বা বাইদে যিমতে ক'লে যে জাৰ্মানী বনে মানুহৰ দেশত খজুৱতি তোলে আৰু ইহঁতৰ বিস্তৃতি বাঢ়ি যোৱাৰ ফলত খেতি পথাৰ ধাননি বনাঞ্চলৰ প্ৰতি ভাবুকি আহি পৰিছে।
1: হয়, আৰু এটা গছ আছে যে আকন বুলি কয়, সেইটো কেনেকুৱা, সেইটো আমাৰ স্থানীয় নে সেইটো অস্থানীয়?
0: সেইটো আমাৰ স্থানীয় বুলিয়ে বৰ্তমান কোৱা হৈছে আকন গছটো।
1: হয়,
0: আৰু সেইটো হৈছে কি, তাৰ সাধাৰণতে যিটো ৰস,
1: ৰসটো
0: চকুত লাগিলে চকু কণা হয় বুলি কয়, কিন্তু সেই আকন গছটো আকৌ তাৰ যিটো পাত সেইটো কিন্তু ডায়েবেটিক, মানে যিসকল মানে এথনিক পিপল বা আমি যিটো কওঁ ট্ৰাইবেল, বহুত কেইটা আমি সমীক্ষাৰ পৰা দেখিছো যে তেওঁলোকে সেই পাতটো ডায়েবেটিক ৰোগীৰ মানে ভৰিৰ তলত, আমি যে মানে স্নায়ুৰ বিকল হ'লে যে আমি যে কিছুমান ক্ৰীম সানো, সেই ক্ৰীমৰ ঠাইত সেইটো সেই পাতটো দি পেলাই বান্ধি থৈ দিয়ে। আৰু তাৰ উপৰিও আকৌ এই মানে যিটো আপুনি আকন গছ ক'লে সেইটো আকৌ ফুল হিচাপে গোঁসাই শিৱ ৰাতিত শিৱ পূজা কৰে,
1: ধতুৰা ফুলটো দিয়া হয়
0: সেইটো। তাৰপিছতে মই আৰু এটা ক'ব খুজিছোঁ, পানী মেটেকা আৰু বুনিয়া বাইদেউ যিটো কৈছে মানে মেটখনৰ যিটো সৃষ্টি কৰে, সেই মেটখনৰ সৃষ্টি কৰাৰ লগে লগে কিন্তু তাত মহ আৰু অন্য ৰোগৰ বাসস্থানো হৈ যায়,
1: তাৰ ফলত ধুনীয়াকৈ এটা ঠাই পাই যায়, ঠাই
0: পাই যায়তো। তাৰ উপৰি তাৰমানে ৱাটাৰ, যিটো আমি পটেবল ৱাটাৰ বা খোৱা পানীৰ কাৰণে মানে অভাৱ হৈ পৰে, কাৰণ পানীটো পলিউটেড কৰি দিয়ে। এইটো এটা মানে মানুহৰ স্বাস্থ্যৰ প্ৰতি এটা ডাঙৰ প্ৰত্যাহ্বান
1: হৈ পৰিছে। হয় হয়, এতিয়া যিটো অৰ্থনৈতিক দিশত প্ৰভাৱ নিশ্চয় পেলাইছে এই আগ্ৰাসী উদ্ভিদসমূহ, গতিকে এইসমূহৰ ভূমিকা কেনেধৰণৰ?
0: নমিতা বাইদেউ ইতিমধ্যে পৰিস্থিতিতন্ত্ৰত ঘটাব পৰা বিপাকসমূহৰ বিষয়ে আলোচনা কৰিছে।
1: হয়,
0: তাৰ উপৰিও মই অলপ ক'লোৱেই যে মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰতো কি প্ৰভাৱ পেলাব পাৰে। এতিয়া দেখা গৈছে যে ইহঁতৰ আগ্ৰাসী স্বভাৱৰ ফলত খেতিসমূহৰ উৎপাদন হ্ৰাস পাইছে, যেনেকৈ ঘাঁহজাতীয় খাদ্য যেনেকৈ উদ্ভিদৰ নোহোৱা হৈ আহিছে, এইটো চেঞ্জ কৰি দিছে, তাৰমানে চেঞ্জিং ভেজিটেশ্যন পেটাৰ্ণটোৱে চেঞ্জ কৰিছে। তাৰ ফলত হৈছে কি, উদাহৰণস্বৰূপে পাৰ্থেনিয়ামৰ আগ্ৰাসী ভূমিকাৰ ফলত মাকৈ, জহ ধান, ধান আদিকে কৰি প্ৰধান খাদ্য শস্যৰ উৎপাদন কমি আহিছে। আৰু জাৰ্মানী বনৰ প্ৰাদুৰ্ভাৱৰ ফলত ভাৰতে বছৰি প্ৰায় 4,000 কোটি টকা লোকচান হ'বলগীয়া হয়। এটি সমীক্ষা অনুসৰি আগ্ৰাসী উদ্ভিদসমূহ নিৰ্মূল কৰিবলৈ ভাৰতবৰ্ষই 1960ৰ পৰা 2020 চনলৈ প্ৰায় 8 মিলিয়ন ধন ব্যয় কৰিছে।
1: হয় হয়,
0: আৰু ইহঁতক প্ৰতিহত কৰিবলৈ যথেষ্ট পৰিমাণে পেষ্টিচাইড ইউজ কৰা হয়, উইডিচাইড ব্যৱহাৰ কৰা হয়, তাৰমানে আমি ঘাঁহ বন গুচাবলৈ কাৰণে যিবিলাক কেমিকেল ইউজ কৰোঁ সেইটোও আকৌ বাইদেউ কোৱাৰ দৰে মাটিৰ উৰ্বৰতাও কিন্তু হ্ৰাস কৰে
1: আৰু বাকীবোৰ শস্যৰ ওপৰতো প্ৰভাৱ পেলায়।
0: আৰু এটা দেখা গৈছে যে বনাঞ্চলৰ যিসকল লোক ওচৰ পাজৰে থাকে, আমি যিটো কওঁ ফ্ৰিঞ্জ ভিলেজ বুলি কওঁ, তাৰ মানুহসকল সাধাৰণতে মানে বনাঞ্চলৰ খৰি বা অন্য ধৰণৰ তাৰ প্ৰডাক্টৰ ওপৰত
1: নিৰ্ভৰশীল হয়,
0: নিৰ্ভৰশীল যাক আমি কওঁ নন টিম্বাৰ ফৰেষ্ট প্ৰডাক্ট। সেইবিলাকৰ ফলত এতিয়া দেখা গৈছে যে লান্টানা কামাৰ এই গছবিলাকে ইয়াত বহুত প্ৰভাৱ পৰিছে আৰু ইয়াৰ ফলত মানুহৰ যিটো অল্টাৰনেটিভ লিভলিহুড, মানুহে অৰ্থনৈতিক দিশত ইয়াক বিৰূপ প্ৰভাৱ পৰাইছে। তাৰ উপৰি দেখা আছে যে পুখুৰী আদিত মেটেকাই খোৱা পানী বিশুদ্ধভাৱে মই অতিমধ্যে কোৱাইছোঁ। তাৰ উপৰি দেখিছে যে মীন উৎপাদন, উদ্যান শস্য, পশুপালন, কৃষিখণ্ড, গছ ৰোপণ সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰভাৱ দেখা পোৱা হৈছে।
1: হয় হয়, এনে উদ্ভিদবোৰৰ কিবা বিকল্প ব্যৱহাৰ বা মনিটৰিং ব্যৱস্থা আছে নেকি?
0: আপোনালোকক আগেয়ে কোৱা হৈছে যে কিছুমান ধৰি লওক যিবিলাক ট্ৰী, বৃহৎ গছবিলাকে ইয়াত নেচাৰেলাইজ হৈ গৈছে, অভিযোজিত হৈ গৈছে, আৰু কিছুমান যিবিলাক ধৰি লওক তৃণ বা হাৰ্ব বুলি কওঁ সেইবিলাক বেছিকৈ এগ্ৰেছিভ, আগ্ৰাসী, কিন্তু দেখা গৈছে যে তেওঁ এইবিলাক আমাৰ লোক সমাজতো কিন্তু আদৰ পাবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ খৰপাত, এইটো ইংৰাজীত কেচিয়া বুলি কয়, সেই বিভিন্ন প্ৰজাতিৰ বিলাক চৰ্ম ৰোগ, খৰ খজুৱতি, দেহৰ বিষ, মধুমেহ আদি ৰোগতো ব্যৱহাৰ কৰে। তাৰ উপৰিও যে ভৃংগৰাজ, শুনিলে আমাৰ হেৰি লাগে, ভৃংগৰাজ বুলি আৰু এবিধ গছ আছে, সেই গছবিলাকে আকৌ চুলি সৰা, জণ্ডিচ, তাৰ উপৰি আমি যে গু ফুলৰ পাত, কাহ, ইনফ্লুয়েঞ্জা, মেলেৰিয়া আদিত ব্যৱহাৰ কৰে। আৰু ইহঁতক আচলতে নিয়ন্ত্ৰণ কৰিবলৈ বা ইহঁতৰ চাবলৈ আমি বিশেষ মনিটৰিং কৰাৰ প্ৰয়োজন। আৰু এটা উদাহৰণ মই দিব বিচাৰোঁ পানী মেটেকাৰ পৰা। আমি জানো যে পানী মেটেকাইটো জল পৰিস্থিতি তন্ত্ৰৰ ওপৰত অত্যন্ত বিৰূপ প্ৰভাৱ পেলায়, কিন্তু এই পানী মেটেকাৰ পৰাই বিভিন্ন

0: ব্যৱহাৰ্য সামগ্ৰী উৎপাদন কৰা
1: হয়, আজিকালি তৈয়াৰ কৰা হৈছে।
0: সেইটো এটা দিশ আমি চাব যে ৰেগুলাৰলি যদি আমি পৰিষ্কাৰ কৰি থাকোঁ পানীটো,
1: আৰু যদি এইবোৰ বনোৱাৰ কাৰ্যত ব্যৱহাৰ কৰা হয়,
0: আৰু খেতি পথাৰটো আমি সাৰ হিচাপে যদি ব্যৱহাৰ কৰোঁ তেতিয়াও।
1: আজিকালি দেখা গৈছে যিটো আমি কেঁচু সাৰ, কেঁচু সাৰত আমি কলগছৰ পৰিৱৰ্তে মেটেকাটো,
0: মেটেকাও আমাৰ বিশ্ববিদ্যালয়তো আমাৰ এজন মানে লগৰ তেখেতেও মানে প্ৰবক্তাই সেইটোৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছে, তেওঁ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব। আৰু আৰু এটা উদাহৰণ দিব পাৰোঁ, নীলগিৰি অঞ্চলত যিসকল লোক থাকে তেওঁলোকে আকৌ গুফুলৰ পৰা হাতীৰ প্ৰতিকৃতি বনায়, আৰু এইটো ইক' টুৰিজিমত এটা বিশেষ প্ৰভাৱ পেলাব পাৰে। তাৰ উপৰি নেলটুমা নামৰ এবিধ গছ আছে, তাৰ পৰা চাৰ্কল তৈয়াৰ কৰা হয়। আৰু মনিটৰিঙৰ কথাত কৈছোঁ যে আচলতে নন ইনভেচিভ মনিটৰিং বা বিশেষ পৰ্যবেক্ষণ কৰা এটা খুবেই জৰুৰী। ইয়াৰ দ্বাৰা তাৰমানে আমি গম পাম যে যিবিলাক আগ্ৰাসী উদ্ভিদ, বিশেষকৈ লেণ্টেনা কেমেৰা বা জাৰ্মানী বন, সিহঁতে তাৰমানে এটা ঠিক বেষ্টনী তৈয়াৰ কৰে, বিশেষকৈ মানে যিহেতু ৰাষ্ট্ৰীয় উদ্যানবিলাকৰ মানে পৰিসৰত। তাৰ ফলত কি হয়, তাহাঁতি তাত ফ্ৰিঞ্জ ভিলেজ এৰিয়াৰ মানুহবিলাক থাকে, তেওঁলোকৰ জীৱ জন্তুবিলাকো থাকে, যেতিয়া জীৱ জন্তুবিলাকৰ যেতিয়া তাতে মানে চৰিবলৈ যায় তেতিয়া সেই বাঘসমূহে কৰে কি, তাহাঁতি তাত এম্বুজ কৰিবলৈ সুবিধা
1: হয়,
0: আৰু সেইটো এটা সমস্যা হৈছে মানে মানুহ আৰু জীৱকুলৰ এটা যিটো সংঘাত, সেই সংঘাতটো আমি নিৰ্ণয় কৰিব পাৰোঁ। তাৰ উপৰিও
1: জাৰ্মানী বনটোতো বেছ ডাঙৰ জোপোহা হয়,
0: আৰু ই ডি এন এ নামৰ এবিধ ফলদায়ক মানে প্ৰেক্ষাপটত বৰ্তমান ব্যৱহাৰ কৰা ফলদায়ক কৌশল ইউজ কৰা হয়। তাৰ উপৰি নিচি মডেলিং আৰু ছেটেলাইট ইমেজ বেছড মেপিং, আজিকালি অত্যাধুনিক কৌশল ব্যৱহাৰ কৰি কেনেকুৱা ধৰণৰ মানে ইনভেচিভ স্পেচিছ আছে সেই কথাও মানে আজিকালি জানিব পৰা গৈছে। আমি ফিজিকেলি নগ'লেও আমি ছেটেলাইট ইউজ কৰি তাক ব্যৱহাৰ কৰিব পাৰোঁ।
1: হয় হয়, যিমানখিনি আছে আমি অস্থানীয় আগ্ৰাসী উদ্ভিদ আছে সেইখিনিৰ আমি কুপ্ৰভাৱখিনি গম পালোঁ। সজাগতা তথা নিয়ন্ত্ৰণৰ বিষয়ে অলপমান আভাস দিব নেকি?
2: এই ক্ষেত্ৰত মই প্ৰথমতে ক'ব লাগিব প্ৰতিৰোধৰ কথাটো। বেলেগ বেলেগ দেশৰ পৰা বীজ, নাৰ্চাৰী বা আজিকালি আলংকাৰিক উদ্ভিদ আদি আমদানি কৰোঁতে যথেষ্ট সাৱধান হ'ব লাগে।
1: হয়, তাৰ লগত যিখিনি মাটি আহে তাৰ লগতে নিশ্চয় গুচি আহে বেলেগ বেলেগ।
2: এতিয়া সীমান্ত বন্দৰ, বিমান বন্দৰ আদিত কোৱাৰেণ্টাইন বুলি এটা আছে কথা, বায়'ছিকিউৰিটি বুলি কথা এনে আছে, গতিকে বিমান বন্দৰ আদিত কোৱাৰেণ্টাইন বা বায়'ছিকিউৰিটিৰ ব্যৱস্থা সঁচা অৰ্থত কৰিব লাগে। দ্বিতীয়তে ভৱিষ্যতে কিবা বিপদ হ'ব নেকি, প্ৰৱৰ্তন কৰিব বিচৰা উদ্ভিদ প্ৰজাতিৰ ভৱিষ্যতৰ ভয়াৱহ দিশত পূৰ্ব নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনীয়তা আছে। অতি বেছি প্ৰজনন বৃদ্ধি বিকাশ হোৱা বা সাংঘাতিক অভিযোজন গুণ থকা উদ্ভিদবোৰ চিনাক্তকৰণ কৰি তেনে প্ৰজাতি প্ৰৱৰ্তনৰ পৰা আমি বিৰত থাকিব পাৰোঁ। তৃতীয়তে আমি আগতীয়া উপস্থিতি নিৰ্ধাৰণ, যেনে বন জংঘল, আৰ্দ্ৰভূমি, তাৰপিছত সংৰক্ষিত বনাঞ্চল আদি নিয়মীয়াকৈ সমীক্ষা কৰি আমি তেনে কিবা নতুন স্থানীয় উদ্ভিদৰ উপস্থিতিৰ উমান পালে তাক লগে লগে, আমি দেখিছোঁ দুই এডাল পাঁচডাল আহিছে, তেতিয়া লগে লগে যদি আমি নিৰ্মূলৰ ব্যৱস্থা কৰোঁ তেতিয়া ভৱিষ্যতৰ এই যে ভয়াৱহ অৱস্থা যি কিছুমানৰ কাৰণে যে হৈছে সেইবিলাকৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। এতিয়া আহোঁ আমি বৰ্তমানে হৈ থকা যিবিলাক আগ্ৰাসী, এইবিলাক হৈছে, এইবিলাক আমি ব্যৱস্থা আগতে ল'ব পাৰোঁ, কিন্তু বিভিন্ন কাৰণত আকৌ এইবিলাক কিছুমান এনেকুৱা অৱস্থা পাইছে যে সাংঘাতিক ৰূপ লৈছে। সেইবোৰৰ সৈতে যেনে পাৰ্থেনিয়াম বা তেনেকুৱাৰ কথা কৈছোঁ মই, সেইবোৰ শিপাৰ সৈতে বা আন আন মৃগগত অংশৰ সৈতে উঘালি ধ্বংস কৰি পেলাব লাগে, যেনেকৈ ক'লোঁ পাৰ্থেনিয়াম। মানুহৰ মাজত সজাগতা, কৃষক বিশেষকৈ, তাৰপিছত ছাত্ৰ ছাত্ৰী, গাৰ্ডেনাৰ আদি আমি সকলোৱে এনে আগ্ৰাসী উদ্ভিদৰ বিষয়ে সম্যকভাৱে জানিলে তৃণমূল পৰ্যায়তে একদম প্ৰথমতেই আৰু আমি তাক ৰোধ কৰিব
1: পৰা যায়।
2: এই ক্ষেত্ৰত বেচৰকাৰী অনুষ্ঠান বা চৰকাৰৰ পৰাও ল'বলৈ অংশগ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
1: আৰু যিসমূহ উদ্ভিদে আমাৰ কোনো অপকাৰ নকৰে সেইটো বাৰু একো নহয়, কিন্তু যিসমূহে অত্যন্ত বৃদ্ধি হয় আৰু আমাৰ স্থানীয় উদ্ভিদক মষিমূৰ কৰিবলৈ উঠি পৰি লাগি পৰে, সেইসমূহ ধ্বংস কৰাটো অতি প্ৰয়োজনীয়। আৰু আমি জনসাধাৰণো এই ক্ষেত্ৰত সজাগ হ'ব লাগিব, আৰু চৰকাৰৰ ফালৰ পৰাই হওক বা বেচৰকাৰী অনুষ্ঠানসমূহৰ পৰাই হওক, তেওঁলোকৰ ফালৰ পৰা আগভাগ লৈ আমাৰ জনসাধাৰণৰ মাজত অস্থানীয় উদ্ভিদ সম্পৰ্কে যিবোৰ আমাৰ আগ্ৰাসী ৰূপ লৈছে সেইসমূহক নিৰ্মূল কৰাৰ বা বৃদ্ধি হ'বলৈ নিদিয়াৰ ব্যৱস্থা হাতত ল'ব লাগে। নিশ্চয় আপোনালোক দুয়োগৰাকীৰে পৰা আজি আমি খুব মন নিদিয়া এটা বিষয় আমি আজি আলোকপাত কৰিলোঁ।

0: যে অস্থানীয় যিবোৰ আগ্ৰাসী উদ্ভিদ আমি নিৰ্মূল কৰিব লাগে বা তাৰ পৰা আমাৰ কেনেধৰণৰ অপকাৰ হয় সেই সম্পৰ্কে আমি আপোনালোকৰ পৰা ভালেমান কথা গম পালোঁ। আমাৰ শ্ৰোতাসকল এইখিনি কথা গম পাই নিশ্চয় লাভৱান হ'ব বুলি আশা কৰিছোঁ। আপোনালোক দুয়োকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ,
1: ধন্যবাদ।
2: অসমৰ অস্থানীয় আগ্ৰাসী উদ্ভিদসমূহৰ বিষয়ে কিছু চিন্তা চৰ্চা আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে অধ্যাপক নমিতা নাথ আৰু অধ্যাপক নীলাক্ষী দেৱীয়ে, আঠ ধৰিলে কৃতাঞ্জলি বৰ্মনে।
3: নতুন দিগন্ত
2: অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।
4: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
5: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
4: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
6: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
7: আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে। FM বেণ্ডৰ 101.6 মেগাহাৰ্জত আৰু মিডিয়াম ৱেভৰ 411.5 মিটাৰত কিলোহাৰ্জ 729। নিউজন AIR মোবাইল এপতো আমাৰ অনুষ্ঠান সমান্তৰালভাৱে প্ৰচাৰ হৈ আছে। আৰম্ভ কৰিছোঁ অসমীয়া শ্ৰব্যসফুৰাৰ গীতৰ অনুষ্ঠান। ৰাতিৰ পাপৰি খুলি কত ফুলে কথা পাতে আবেগৰ অৰ্ঘ সজায় উপকূল বিচাৰি কত ঢৌ মাৰ গ'ল কামনাৰ প্ৰদীপ জ্বলায়। অনুষ্ঠানত প্ৰথমে ইয়া মৃদুলা দাস।

শ্রোতাসকলে অসমীয়া শ্রব্যসফুরাৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। অনুষ্ঠানৰ শেষৰ শিল্পী অনিমা চৌধুৰী।

কৰিবলৈ লৈছোঁ অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠান আৰম্ভ কৰিব খুজিছোঁ ভাইটি ছবিৰ দুটি গীতেৰে। প্ৰথমে এয়া আৰতী মুখাৰ্জী।

ভাইটি ছবিৰ আন এটি গীতত সেয়া আছিল খগেন মহন্ত। এইবাৰ শুনোৱা হওক অংগীকাৰ ছবিৰ এটি গীত ভূপেন হাজৰিকা আৰু অঞ্জু দেৱীৰ দ্বৈতকণ্ঠত।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন

0: সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
1: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত একাদশ শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
0: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
1: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত পানীবদ্ধ কৰা হ'ব।
0: যোগাযোগৰ বাবে ফোন নম্বৰ দুটি হ'ল 94351-10945
1: আৰু 7575-94466।
2: খন্তেক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ চিত্ৰগীতৰ মাজলৈ। পুলক বেনাৰ্জীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ ৰুবি সিংহ ৰচিত এটি গীত, ছবিৰ নাম দূৰণিৰ ৰং।

0: দূৰণিৰ ৰং ছবিৰ আন এটি গীতত সেয়া আছিল পুলক বেনাৰ্জী আৰু হৈমন্তী শুক্লা। আৰু এই গীতেৰে সামৰিছোঁ আজিৰ চিত্ৰগীত অনুষ্ঠান।
1: ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা 5 ছেপ্টেম্বৰত দিনৰ 10 বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
2: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত 11ম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ ভাগ ল'ব পাৰিব।
1: প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক ক্ৰমে 25,000, 15,000 আৰু 10,000 টকাৰে পুৰস্কৃত কৰা হ'ব। লগতে থাকিব বিচাৰকৰ বিশেষ বঁটা।
2: হিন্দুস্তান ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰথম স্থান পোৱা প্ৰতিযোগীগৰাকীৰ কণ্ঠত এটি গীত বাণীবদ্ধ কৰা হ'ব।
1: যোগাযোগৰ বাবে ফোন নম্বৰটো হ'ল 9435110945
2: আৰু 7575944606।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী, নিশাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ পৰিস্মিতা দিহিঙীয়াই।

নেপালত বৰ্তমানলৈকে আকস্মিক বানত আবদ্ধ হৈ পৰা 84 ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলি ওৱান শক্তি প্ৰকল্পত কৰ্মৰত 63 লোক আৰু তামিলনাডুৰ 21 লোক আছে। মন্ত্ৰালয়ে জনোৱা মতে এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নেপালত থকা 290 ভাৰতীয় লোকৰ সৈতে এতিয়ালৈকে কোনো ধৰণৰ সংযোগ স্থাপন কৰিব পৰা হোৱা নাই। এই লোকসকলক উদ্ধাৰৰ বাবে ভাৰতৰ কৰ্তৃপক্ষই প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে বুলি নতুন দিল্লীত আজি এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে প্ৰকাশ কৰে। মুখপাত্ৰগৰাকীয়ে কয় যে এতিয়াও আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলৰ সৈতে সংযোগ স্থাপন তথা তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ভাৰতীয় কৰ্তৃপক্ষই নেপালী কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগত আছে আৰু সম্ভৱপৰ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি বিশ্বনাথ জিলাৰ পানীভঁৰালত স্থাপন কৰা গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ইণ্ডিয়ান বেংকৰ গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৱে জিলাখনৰ যুৱক যুৱতীসকলৰ বাবে দক্ষতা বিকাশ, স্বনিয়োজন আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন সুযোগ সম্ভাৱনাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। শ্ৰীবৰাই আজিৰ অনুষ্ঠানত উপস্থিত থকা প্ৰশিক্ষাৰ্থীসকলৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানত শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাস, বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্ত্ৰী শ্ৰীবৰাই এই অনুষ্ঠানৰ পাছত বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এখন সভাতো অংশ লয়। তেওঁ লগতে জিলাখনৰ আবকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে আন এখন বৈঠকত মিলিত হৈ বিভিন্ন দিহা পৰামৰ্শও আগবঢ়ায়। খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বিক্ষোভ প্ৰদৰ্শন কৰা হয়। ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰত সমদল উলিয়াই দাম বৃদ্ধি ৰোধ কৰাৰ বাবে দাবী জনায়। সদৌ গুৱাহাটী ছাত্ৰ সন্থাই উজান বজাৰ শ্বহীদ ন্যাসৰ সন্মুখত মূল্য বৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। মাজুলী জিলা ছাত্ৰ সন্থাইও জিলায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আশ্ৰু নেতৃবৃন্দই বজাৰ নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰি মূল্য বৃদ্ধি আৰু অসাধু ব্যৱসায়িক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী জনায়। শিৱসাগৰ জিলাত জিলা ছাত্ৰ সন্থাৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনকে ধৰি অন্যান্য নেতাকৰ্মীসকলে অংশগ্ৰহণ কৰে। কালি দেহাৱসান ঘটা বিটিচিৰ উপাধ্যক্ষ তথা দৰঙাজুলি পৰিষদীয় সমষ্টিৰ 4 পাৰিষদ বিজিত গৌৰা নাৰ্জাৰীৰ শেষকৃত্য আজি তামোলপুৰ জিলাৰ চেঁচাপানী বৰোপজাৰ ৰাজহুৱা খেলপথাৰত সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে সম্পন্ন কৰা হয়। প্ৰাত উপাধ্যক্ষগৰাকীৰ শেষকৃত্যৰ পূৰ্বে অসম আৰক্ষীৰ তৰফৰ পৰা গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। শেষকৃত্যত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, বিধায়ক ভিক্টৰ কুমাৰ দাসৰ লগতে অসংখ্য গুণমুগ্ধ উপস্থিত থাকে। দুৰ্ঘটনাগ্ৰস্ত হৈ যোৱা 25 আগষ্টত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা শিৱসাগৰৰ বীৰলাচি থানাৰ নেতা মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আজি 3 লোকক নতুনকৈ আটক কৰে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে বিহুবৰৰ পৰা আন 2 লোকক আটক কৰিছিল। বীৰলাচি থানাই দাখিল কৰা এজাহাৰৰ ভিত্তিত এই লোককেইজনক আটক কৰা হয়। এজাহাৰত নাম উল্লেখ থকা 10 অভিযুক্তৰ ভিতৰত এতিয়ালৈকে মুঠ 5 আটক কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে। ধৃত লোককেইজনক শিৱসাগৰ সদৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। মণিপুৰৰ কাংপকপি জিলাৰ মাকুই আছং এলেকাৰ সমীপৰ আই টি ৰোডত আজি পুৱা হোৱা এটা গুলীচালনাৰ ঘটনাত 4 লোক নিহত হয়। এই ঘটনাৰ প্ৰতিবাদত সেনাপতি জিলাত জনসাধাৰণে আজি বন্ধ ঘোষণা কৰে। ঘটনাৰ পৰিপ্ৰেক্ষিতত মণিপুৰৰ মুখ্যমন্ত্ৰী ইউমনাম খেমচান সিঙে আজি সন্ধিয়া ইম্ফলৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আক্ৰমণৰ পৰ্যালোচনা কৰাৰ লগতে ইয়াৰ সৈতে জড়িতসকলক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰাপত্তা বিষয়াক নিৰ্দেশ দিয়ে। ওদালগুৰি জিলাৰ ওৰাং চাহ বাগিচাত আজি বিয়লি বজ্ৰ পৰি এগৰাকী মহিলা শ্ৰমিক নিহত হোৱাৰ লগতে আন 2 শ্ৰমিক আহত হয়। সুনীতা তিৰ্কি নামৰ নিহত মহিলাগৰাকীয়ে বাগিচাত কাম কৰি থকাৰ সময়তে এই দুৰ্ঘটনা ঘটে। মহিলাগৰাকীক ততাতৈয়াকৈ ওৰাং স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো গজলৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে এয়া জগজিৎ সিং।

গজলৰ অনুষ্ঠানত সেয়া আছিল পাৰভেজ মেহদি। শ্ৰোতাসকলে গজল শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। অনুষ্ঠানৰ শেষত শুনোৱা হওক জগজিৎ সিং আৰু চিত্ৰা সিঙৰ দ্বৈতকণ্ঠৰ এটি গজল।

গজলৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক ওস্তাদ নাছিৰ আহমেদৰ মেণ্ডোলিনত ৰাগ দৰবাৰী কানাড়া।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে ওস্তাদ নাছিৰ আহমেদৰ মেণ্ডোলিনত ৰাগ দৰবৰী কানাড়া শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰচাৰণৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 এই একে মিটাৰতে। মই শীৰ্ষাই ষ্টুডিঅ'ৰ পৰা আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।